প্ৰথমে শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হবলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। আজি সন্ধিয়া 7:20 যুৱ কৰ্মশালা অনুষ্ঠানত শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখাৰ তৃতীয় খণ্ড শুনিবলৈ পাব। এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট সৰোদবাদক তৰুণ চন্দ্ৰ কলিতা আৰু বিশিষ্ট কণ্ঠশিল্পী প্ৰজ্ঞান বৰুৱা। অনুষ্ঠানটিত ভাগ ল'ব উৎকলিকা ডেকা, দেৱাহুতি ৰাজবংশী, স্নেহা দেৱী ভৰদাস, আয়েশা ছিদ্দিকী, ডলি দাস, হিমাশ্ৰী শৰ্মা, নেহা ভাগৱতী আৰু দিয়াক্ষী দত্তই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 6:30 জেউতি পাঠকৰ অসমীয়া কথিকা ছাত্ৰ ছাত্ৰীৰ জীৱনত শিক্ষকৰ ভূমিকা, পাঠ শাশ্বতী তালুকদাৰৰ। পুৱা 6:15 সুতাপা চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 লক্ষী মহন্তৰ কণ্ঠৰ লোকগীত।

পুৱা 6:30 বজাত পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, পুৱা 7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী ভূপেন হাজৰিকা, ৰাণু বৈশ্য, বীৰেন্দ্ৰনাথ দত্ত, পাৰ্বিন চুলতানা আৰু সুৱেচ বৰদলৈ দিনৰ 12:10 বজাৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, শোৰ সংগম, গুঞ্জন, প্ৰাদেশিক সংগীত আৰু নজৰানা। বিয়লি 3 বজাৰ পৰা আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীৰ নিয়মীয়া শিতানত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান লীনা বৈশ্যৰ কণ্ঠৰ আধুনিক গীত আৰু মোৰ অনুভৱৰ গীত। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ঘোষক

শিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু আৰু নিশা দহ বজাত পণ্ডিত যশৰাজৰ কণ্ঠ সংগীত ৰাগ বাগেশ্বৰী। এতিয়া শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আজি প্ৰচাৰ হবলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। আজি সন্ধিয়া 6:10 কৃষক বাণীত স্বনিয়োজনৰ বাবে মীন পালন বিষয়ক এটি আলোচনাত অংশগ্ৰহণ কৰিব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ধ্ৰুৱজ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আগ ধৰিব শিক্ষামণি দত্তই। লগতে এই অনুষ্ঠানত শুনিবলৈ পাব পাচলি আৰু শস্যৰ বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ হিন্দী বৰ্ণমালাৰ পাঠ আগবঢ়াব শ্ৰোতাপাৰয়ে। পুৱা 7:15 অনুষ্ঠান আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:15 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চয় ধাৰাবাহিক পাঠৰ ষোড়শ খণ্ড শুনিবলৈ পাব পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 10:30 ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা পৰিকল্পনা প্ৰযোজনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো সুতাপা চক্ৰৱৰ্তীৰ কণ্ঠৰ এটি ভজন।

শ্ৰোতাসকলে সুতাপা চক্ৰৱৰ্তীৰ কণ্ঠৰ এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো লক্ষ্মী মহন্তৰ কণ্ঠৰ দুটি লোকগীত।

শ্ৰোতাসকলে লক্ষ্মী মহন্তৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত আৰম্ভণিতেই শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠত পৰচন ছবিখনৰ পৰা এটি গীত। গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ আৰু গীতটিৰ সংগীত কৰিছে ৰাহুল দেৱ বৰ্মানে।

পিয়ার কিয়েজা এই ছবিখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰীতি গীত শুনাবলৈ লৈছো। গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত পিয়াৰীলালে।

অনুষ্ঠানত এইবাৰ লাজৱন্তী ছবিখনৰ পৰা আশা ভোসলে আৰু সংগীসকলৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছো। গীতৰ কথা মজৰুল আৰু গীতটিৰ সংগীত কৰিছে এছ ডি বৰ্মানে।

শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আশা ভোছলে, মান্না দে আৰু সংগীসকলৰ কণ্ঠত শ্ৰী 420 এই ছবিখনৰ পৰা এটি গীতৰ কথা শৈলেন্দ্ৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পাকিজা ছবিখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা কে ফি আজমীৰ।

অনুষ্ঠানত এবাৰ এয়া আশা ভোসলে আৰু সংগীসকলৰ কণ্ঠৰ গীত ৰাজিয়া চুলতান ছবিখনৰ পৰা। গীতৰ কথা নিদা ফজলিৰ।

0: মধুবন অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, জাতি গঠনত অনবদ্য অৰিহণা আগবঢ়োৱা শিক্ষকসকলৰ প্ৰতি সন্মান জনোৱাৰ অৰ্থে সমগ্ৰ দেশতে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুৰ চেন্নাইত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি শ্ৰীৰাম কলেজ অব কমাৰ্চৰ শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নাগালেণ্ডত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই বিধানসভাৰ চলিত অধিৱেশনত প্ৰকাশ কৰে। আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সমগ্ৰ দেশতে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনায়। তেওঁ শিক্ষক আৰু শিক্ষাবিদসকলক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ, প্ৰযুক্তিক আঁকোৱালি ল'বলৈ আৰু উদ্ভাৱনীমূলক পাঠদান পদ্ধতি গ্ৰহণ কৰিবলৈ আহান জনাইছে। শিক্ষক দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষকসকলে পথ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ উৎকৰ্ষ সাধন আৰু চৰিত্ৰ সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে নিষ্ঠাবান শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ অনন্য সম্ভাৱনাক চিনি উলিয়াই তেওঁলোকক অনুপ্ৰাণিত কৰাৰ লগতে উৎসাহিত কৰিব পাৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শিক্ষকসকলক তেওঁলোকৰ স্বতন্ত্ৰ চিন্তাধাৰা প্ৰসাৰিত কৰিবলৈ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুসন্ধানৰ মনোভাৱ গঢ়ি তুলিবলৈ আহান জনায়। জাতি গঠনত তেওঁলোকৰ অৱদানৰ বাবে সকলো নিষ্ঠাবান শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে জ্ঞান বুদ্ধি সম্পন্ন প্ৰজন্মক উচ্চতাৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাট প্ৰশস্ত কৰিবলৈ শিক্ষকসকলক আহান জনায়। শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক এগৰাকী অসাধাৰণ শিক্ষক হিচাপে অভিহিত কৰে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি পুৱা নতুন দিল্লীত 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। নিৰ্বাচিত শিক্ষকসকল 27খন ৰাজ্য, 4টা কেন্দ্ৰীয়শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ। ইয়াৰ লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। এই বঁটা প্ৰদান অনুষ্ঠানত প্ৰতিজন বঁটা প্ৰাপকৰ দৃষ্টান্তমূলক কাম কাজ প্ৰতিফলিত হোৱা চুটি তথ্যচিত্ৰও প্ৰদৰ্শিত হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুৰ চেন্নাইত উপস্থিত হ'ব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভালভুলাৰ আৰু গাঁথনিগত হৃদৰোগৰ চিকিৎসাক আগুৱাই নিয়াৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় শৈক্ষিক সভা ইণ্ডিয়া ভাল্ভছ 2026ত অংশগ্ৰহণ কৰাৰ লগতে চেন্নাইৰ গুইণ্ডিত ইণ্ডিয়া ভাল্ভছ ৰেজিষ্ট্ৰী মুকলি কৰিব। তেওঁ ইয়াৰ উপৰি দিনমালাৰ বাতৰি কাকতৰ 75 বছৰ উপলক্ষে এটা ডাক টিকট উন্মোচন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি শ্ৰীৰাম কলেজ অব কমাৰ্চৰ শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই উপলক্ষে শ্ৰীমোদীয়ে সমাৱেশত ভাষণ দিব। শ্ৰীৰাম কলেজ অব কমাৰ্চ ভাৰতৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান। বাণিজ্য,

0: নাগালেণ্ড কেইবা দশকৰ আগৰ তুলনাত বহু পৰিমাণে পৃথক, যিয়ে শান্তি, সংযোগ আৰু উন্নয়নৰ ক্ষেত্ৰখনত উল্লেখযোগ্য উন্নতি প্ৰতিফলিত কৰিছে। তেওঁ উল্লেখ কৰে যে যোৱা পাঁচ বছৰত ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতি যথেষ্ট উন্নত হৈছে আৰু 1963 চনত আৰম্ভণিৰে পৰাই ইয়াৰ ইতিহাসৰ আটাইতকৈ শান্তিপূৰ্ণ পৰিস্থিতিৰ ভিতৰত অন্যতম বুলি তেওঁ অভিহিত কৰিছে। ৰিঅ'ই কয় যে ভূগৰ্ভস্থ কাৰ্যকলাপ এই সময়ছোৱাত যথেষ্ট হ্ৰাস পাইছে। অথচ 2004 চনৰ পৰা 2009 চনৰ ভিতৰত 257তকৈও অধিক ভূগৰ্ভস্থ কাৰ্যকলাপৰ ফলত ভূগৰ্ভস্থৰ কেডাৰ আৰু সাধাৰণ নাগৰিককে ধৰি 120জনতকৈও অধিক লোকৰ মৃত্যু হৈছিল। ইফালে আন্তঃগোষ্ঠীয় সংঘৰ্ষৰ লগতে 6জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হয়। তেওঁ লগতে কয় যে পূৰ্বৰ অশান্তিময় পৰিস্থিতিৰ বৰ্তমান সাম কটাৰ লগতে নাগালেণ্ডৰ শান্তিপূৰ্ণ আইন শৃংখলা পৰিস্থিতি আৰু অধিক উন্নত হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত বৰ্তমান মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ হ্ৰাস পাইছে। ৰাজ্যখনত বৰ্তমান প্ৰতি লাখ জনসংখ্যাত 5.1% মহিলাৰ বিৰুদ্ধে হিংসা সংঘটিত হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় হাৰ প্ৰতি লাখ মহিলাৰ বিপৰীতে 64.6%। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ৱাৰ্ছত পোলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰল নাৱৰিকক সাক্ষাৎ কৰি ভাৰত পোলেণ্ড কৌশলগত অংশীদাৰিত্বৰ ইতিবাচক দিশ সন্দৰ্ভত আলোচনা কৰে। তেওঁ ভাৰত পোলেণ্ড সংসদীয় গোটৰ সদস্যসকলকো সাক্ষাৎ কৰি সমসাময়িক ভাৰত পোলেণ্ড সম্পৰ্ক সুদৃঢ় কৰা সন্দৰ্ভত মত বিনিময় কৰে।
1: We are working on agreements including cyber security, space, clean coal, classified information, critical minerals, and I'm confident that they will add both texture and substance to our ties. On people-to-people exchanges, I'm glad to announce that the second edition of the Jam Sahib Memorial Youth Exchange Program will be taking place in October.
0: ইয়াৰ পূৰ্বে মন্ত্ৰী শ্ৰী জয়শংকৰে পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ৰাডোশ্লভ ছিকৰস্কিক সাক্ষাৎ কৰি 2024ৰ পৰা 2028 চনৰ যুটীয়া কাৰ্য পৰিকল্পনাৰ অগ্ৰগতি পৰ্যালোচনা কৰে। খাদ্য, ইন্ধন আৰু সাৰ উপলব্ধতাৰ সৈতে জড়িত চলি থকা সংঘাত আৰু বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰীজয়শংকৰে কয় যে ভাৰত আৰু পোলেণ্ডে গুৰুত্বপূৰ্ণ বিশ্বব্যাপী বিতৰ্ক গঢ় দিয়াত সহযোগিতা কৰিব পাৰে। ছিকৰস্কিৰ সৈতে সংবাদ মাধ্যমৰ আগত ভাষণ দি তেওঁ কয় যে তেওঁলোকে ইউক্ৰেইনৰ সংঘাতকে ধৰি বিশ্ব আৰু আঞ্চলিক বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে। বিভিন্ন সংঘাতৰ অন্ত পেলাবলৈ তেওঁ কূটনৈতিক প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। নতুন দিল্লীত কালিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে সহযোগী দেশসমূহৰ পৰাও মুখ্য ন্যায়াধীশ, সৰ্বোচ্চ ন্যায়ালয়ৰ অধ্যক্ষ আৰু ন্যায়িক খণ্ডৰ জ্যেষ্ঠ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। গুজৰাটত আজিৰে পৰা বিশ্ব আৰ্চাৰী পেৰা শৃংখল 2026 অনুষ্ঠিত হ'ব। এই শৃংখলত 19খন দেশৰ 105গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ভাৰতত প্ৰথমবাৰৰ বাবে বিশ্ব আৰ্চাৰী পেৰা শৃংখল অনুষ্ঠিত হৈছে। আহমেদাবাদৰ সবৰমতী ৰিভাৰ ফ্ৰণ্টত অনুষ্ঠিত এই শৃংখলৰ তৃতীয় পৰ্যায় 9 ছেপ্টেম্বৰত সামৰণি পৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে যোৱা সন্ধিয়া ভাৰ্চুৱেলি এই শৃংখলাখন উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে ভাৰত বৰ্তমান বিশ্ব ক্ৰীড়াৰ কেন্দ্ৰ হোৱাৰ দিশে আগবাঢ়িছে। তেওঁ কয় যে অনাগত সময়ত দেশখনে ক্ৰীড়াৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব।
2: 19 দেশৰ 108 পেৰা এথলীট হিচা লৈ ৰ মই সভি কোনে যা ৰ আহমেদাবাদ, গুজৰাট আৰু ভাৰত আনে বালে দিনো মে খেল জগত কে চাহে অলিম্পিকছ জুড়ে হুৱে খেল হ चाहे पैरा ओलंपिक से जुड़े हुए खेल हो, सभी प्रकार के खेल का ये बहुत बड़ा सेंटर बनने वाला है। हम मोदी जी के नेतृत्व में भारत को विश्व में सबसे बड़ा स्पोर्ट्स का एक सेंटर बनाने के लिए आगे बढ़ रहे हैं।
0: तो कोई जब भारत शिक्षा ক্ৰীড়া প্ৰশিক্ষণ, ক্ৰীড়াৰ সুবিধা আৰু সঁজুলি উৎপাদনৰ কেন্দ্ৰও হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ লক্ষ্য কেৱল পদক প্ৰাপ্তিকে সীমাবদ্ধ নহয়, বৰং অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছ, পুলিচ গেমছ আৰু অন্যান্য প্ৰতিযোগিতাসমূহত প্ৰদৰ্শিত সকলো ক্ৰীড়া আৰু ইয়াৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলা। মহিলাৰ টি টুৱেণ্টি এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। পূৰ্বৰ দুখন খেলত থাইলেণ্ড আৰু হংকঙৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান দখল কৰিছে। যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই ইণ্ডোনেছিয়াক 6 উইকেটত পৰাস্ত কৰে। ইণ্ডোনেছিয়াৰ 71 ৰাণৰ প্ৰত্যুত্তৰত আৰব আমিৰী ৰাষ্ট্ৰই 13 অভাৰ 1 বলত 4 উইকেটৰ বিনিময়ত 75 ৰাণ সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে

0: প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। জাতি গঠনত অনবদ্য অৰিহণা আগবঢ়োৱা শিক্ষকসকলৰ প্ৰতি সন্মান জনোৱাৰ অৰ্থে সমগ্ৰ দেশতে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুৰ চেন্নাইত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীত আজি শ্ৰীৰাম কলেজ অব কমাৰ্চৰ শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নাগালেণ্ডত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই বিধানসভাৰ চলিত অধিৱেশনত প্ৰকাশ কৰে। আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো পংকজ দত্ত আৰু মালবিকা বৰাৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ নমিতা গোস্বামীৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ।

শ্রোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত এইবাৰ জিতুল সোণোৱালৰ কণ্ঠৰ এই গীতটি শুনাবলৈ লৈছো।

0: আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগোগ শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অব ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129টা। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেনেৰী অফিচাৰ, ব্লক ভেটেনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডেৰী অৰ ভেটেনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ। লগতে 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere।
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 8 বজাৰ পৰা সমাচাৰ প্ৰভাত, মৰ্ণিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। আজি শিক্ষক দিবস। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষকসকলে পথ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ উৎকৰ্ষ সাধন আৰু চৰিত্ৰ সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জাতি গঠনত শিক্ষকসকলৰ অৱদানৰ বাবে সকলো নিষ্ঠাৱান শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে জ্ঞান বুদ্ধি সম্পন্ন প্ৰজন্মক উচ্চতাৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাট প্ৰশস্ত কৰিবলৈ শিক্ষকসকলক আহান জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি পুৱা নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। তেওঁ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, মুখ্য অতিথি আৰু হস্ততাঁত, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যিক পৰ্যায়ত কৃতি শিক্ষক বঁটা লাভ কৰা মৰাণ ফটিকাচোৱা অভয়পুৰীয়া মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দীতিমণি দত্তই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
2: আজি যিটো খবৰ কালি মই সন্ধিয়া পাইছোঁ, খবৰটোৱে যথেষ্ট অনুপ্ৰাণিত কৰিছে আৰু দায়িত্ববোধো বঢ়াই তুলিছে, কিয়নো এগৰাকী কৃতি শিক্ষয়িত্ৰী বুলি ক'লে যথেষ্টখিনি দায়িত্ব আহি পৰে। গতিকে সেই দায়িত্বখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অকণমান চিন্তা চৰ্চা কৰি আগবাঢ়িব লাগিব। সেই বিষয়টোত অকণমান ভয় খোৱাৰ নিচিনাও হৈছে, আনহাতে খবৰটোৱে যথেষ্ট উৎফুল্লিত কৰিছে আৰু অনুপ্ৰাণিত কৰিছে।
1: অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে। লগতে অধ্যক্ষ শ্ৰীদাসে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক অধ্যক্ষ দাসে বৰপেটা ৰোডত এখন ফুটব্ৰিজ তথা সৰুপেটা, হৰভোগ আৰু বৰপেটা ৰোড ৰেল ষ্টেচনত 3খন ৰেলৰ ষ্টপেজ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। কেন্দ্ৰীয় ৰেলমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত যথোচিত পদক্ষেপ লোৱা হ'ব বুলি অধ্যক্ষ দাসক আশ্বাস প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজী তথা অনন্য অৱদান সন্দৰ্ভত ৰাজধানী দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজনৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক অধ্যক্ষ দাসে আহান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ দিনৰ 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত অংশ ল'ব। বিয়লি 3:15 বজাত উপৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰে এআই গভৰ্ণেন্স শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল এআই সহ 6টা প্ৰতিষ্ঠানেৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গুৱাহাটীৰ কাহিলিপাৰাত কালি সমগ্ৰ শিক্ষাৰ সৈতে গুগল এআই, আই আই টি মাদ্ৰাছ, এক্সটেপ, কেনভা এডুকেশ্যন, এডুকেট গাৰ্লছ আৰু বোধন এআইৰ সৈতে এই চুক্তি সম্পাদিত হয়। গোলাঘাট জিলাৰ বোকাখাটৰ শিলজুৰিত কালি আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে নগাঁৱৰ পৰা বোকাখাট অভিমুখে আহি থকা এখন বাহনৰ পৰা এই সামগ্ৰীখিনি জব্দ কৰে। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত বোকাখাটৰ মংগল তাঁতী আৰু সঞ্জীৱ শইকীয়া নামৰ দুজন লোকক আৰক্ষীয়ে আটক কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকল, নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছো চাৰু গোহাঁইৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ চন্দন পাঠকৰ কণ্ঠৰ এই গীতটি শুনাবলৈ লৈছোঁ।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ৯ বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল শিক্ষক দিৱস উপলক্ষে আজি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যসূচীত 15গৰাকী শিক্ষকক ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা AI গভৰ্ণেন্স আৰু শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ গুগল AI সহ 6টা প্ৰতিষ্ঠানৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ আৰু মহিলাৰ T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। আজি শিক্ষক দিৱস। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষকসকলে পথ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ উৎকৰ্ষ সাধন আৰু চৰিত্ৰ সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জাতি গঠনত শিক্ষকসকলৰ অৱদানৰ বাবে সকলো নিষ্ঠাবান শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে জ্ঞান বুদ্ধি সম্পন্ন প্ৰজন্মক উচ্চতাৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাট প্ৰশস্ত কৰিবলৈ শিক্ষকসকলক আহান জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি পুৱা নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। তেওঁ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু মুখ্য অতিথি আৰু হস্ততাঁত, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা মহাবিদ্যালয়, সহযোগী NCC বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত শ্ৰেষ্ঠ আদৰ্শ শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হ'ব। শিক্ষক দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা কৰে। পৰিবহণ মন্ত্ৰী চৰণ বৰুৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অসম ৰাজ্যিক পৰিবহণ নিগমক আৰ্থিকভাৱে অধিক লাভজনক কৰি তুলিবলৈ ব্যৱসায়িক আৰু কৰ্পৰেট সেৱাৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয়। নিগমৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বিষয়া কৰ্মচাৰীৰ সংখ্যা, বাহনৰ সংখ্যা, সম্প্ৰতি ব্যৱহাৰ, বিত্তীয় অৱস্থা, ৰাজহৰ উৎস আদিকে ধৰি বিভিন্ন দিশৰ বুজ লয়। ডঃ শৰ্মাই আনখন বৈঠকত পণ্যাগাৰ নিগমৰ অধীনৰ গুদাম আৰু শীতলীকৰণ ভঁৰালসমূহৰ ক্ষমতা বৃদ্ধি কৰি এই ব্যৱস্থা অত্যাধুনিক আৰু কাৰ্যক্ষম কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অসম শক্তি উৎপাদন নিগম লিমিটেডৰ কাৰ্যপ্ৰণালী আৰু ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভতো এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত নিগমৰ বৰ্তমানৰ বিদ্যুৎ উৎপাদন, লাভ লোকচানৰ স্থিতি, শক্তি কেন্দ্ৰসমূহৰ শুল্ক তথা কেন্দ্ৰসমূহৰ গেছ যোগানৰ স্থিতি, সৌৰ শক্তি, আৱৰ্জনাৰ পৰা শক্তি উৎপাদন আদি বিভিন্ন বিষয়ৰ বিশ্লেষণ কৰা হয়। ডক্টৰ শৰ্মাই ৰাজ্যৰ সকলো সম্ভাৱনাপূৰ্ণ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন শীঘ্ৰে প্ৰস্তুত কৰি প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে AI গভৰ্ণেন্স শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল AI সহ ছটা প্ৰতিষ্ঠানৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গুৱাহাটীৰ কাহিলীপাৰাত কালি সমগ্ৰ শিক্ষাৰ সৈতে গুগল AI, IIT মাদ্ৰাজ, এক্সটেপ, কেনভা এডুকেশ্যন, এডুকেট গাৰ্লছ আৰু বোধন AIৰ সৈতে এই চুক্তি সম্পাদিত হয়। বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে সমগ্ৰ শিক্ষাৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষা ব্যৱস্থাত অধিকৰ পৰা অধিকতৰ AIৰ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিছে। স্কুলীয়া শিক্ষাক AIৰ মাধ্যমেৰে ভৱিষ্যতমুখী কৰাৰ লক্ষ্য লোৱা হৈছে। বিশেষকৈ AIৰ জৰিয়তে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যক্ৰমৰ পৰিকল্পনা প্ৰস্তুত, ডিজিটেল কণ্টেণ্ট সৃষ্টি আদি বিষয়সমূহ সহজ হৈ পৰিব। বোধন AIয়ে শিক্ষকসকলক প্ৰশিক্ষিত কৰিব। একেদৰে এক্সটেপে গণিতৰ ক্ষেত্ৰখনত সহায় আগবঢ়াব। 2027 চনৰ মে মাহৰ ভিতৰত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰায় 1,00,000 শিক্ষকক প্ৰশিক্ষণ দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ডিজিটেল সাক্ষৰতা, সৃষ্টিশীলতা, ডিজাইন থিংকিং আৰু উদ্ভাৱনী চিন্তাধাৰা বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰতিষ্ঠানসমূহৰে হোৱা চুক্তিৰ জৰিয়তে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক প্ৰযুক্তি নিৰ্ভৰ, অন্তৰ্ভুক্তিমূলক আৰু শিক্ষাকেন্দ্ৰিক কৰি তোলাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। একে সময়তে শিক্ষকসকলক অধিক সক্ষম কৰি তোলাৰ লগতে প্ৰতিগৰাকী শিশুৰ বাবে শিক্ষাৰ সুযোগ সম্প্ৰসাৰণৰ পথ মুকলি কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এই কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পুৱা 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থশীৰ্ষ বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনাই পুৱা 9:30 বজাত গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধা কণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰুহ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: ডক্টৰ ভূপেন হাজৰিকাৰ স্বদেশপ্ৰেম আছিল অতি নিভাজ। তেওঁৰ দেশাত্মবোধ, দেশপ্ৰেম এগৰাকী স্বাভিমানী অসমীয়াৰ হৃদয় নিগৰি ওলোৱা স্বদেশপ্ৰেম। নিজৰ ৰাজ্যখনৰ প্ৰতি তেওঁৰ যি ভালপোৱা সেয়া প্ৰতিধ্বনিত হৈছিল ভালেসংখ্যক কালজয়ী গীতৰ মাজেৰে। নিজৰ মাতৃভূমিৰ প্ৰতি তেওঁৰ যি অপৰিসীম শ্ৰদ্ধা আৰু প্ৰেমৰ মনোভাৱ সেয়া সুন্দৰকৈ ফুটি উঠিছে এই গীতৰ।

অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে। লগতে অধ্যক্ষ শ্ৰীদাসে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক অধ্যক্ষ দাসে

0: কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ দিনৰ 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত অংশ ল'ব। বিয়লি 3:15 বজাত উপৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব। অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কালি বিশিষ্ট কবি মনোহৰী বায়নক 2026 বৰ্ষৰ অলকেশ কলিতা কাৰ্যদ্ৰষ্টা সন্মান প্ৰদান কৰা হয়। বিশিষ্ট গল্পকাৰ তথা সাহিত্য আলোচনী গৰিয়সীৰ সম্পাদক ডঃ কুলধৰ শইকীয়াই কবি বায়নক এই বঁটা প্ৰদান কৰে। আলোচক জ্যোতি খাটনিয়াৰে কবি অলকেশ কলিতাৰ কাব্যকৃতি সন্দৰ্ভত বক্তৃতা দিয়ে। অনুষ্ঠানত বিশিষ্ট কবি লুৎফা হানুম চেলিমা বেগম, নীলিম কুমাৰ, ৰাজীৱ বৰুৱা, পূৰ্ণ ভট্টাচাৰ্য আদিকে ধৰি ভালেসংখ্যক কবি সাহিত্যিক উপস্থিত থাকে। অলকেশ কলিতাৰ সোঁৱৰণত এ কে ফাউণ্ডেশ্যনে চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা এই বঁটাত গামোচা, অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ আৰু 25,000 টকাৰ এখন চেক আছে। মহিলাৰ টি টুৱেণ্টি এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। পূৰ্বৰ দুখন খেলত থাইলেণ্ড আৰু হংকঙৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান দখল কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই ইণ্ডোনেছিয়াক 6 উইকেটত পৰাস্ত কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰযুক্তি নিৰ্ভৰ শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰেকৰ্ডেড পাঠদান ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে এই কথা ঘোষণা কৰাৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে AI গভৰ্ণেন্স শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল AI সহ 6টা প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন, আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনৰ শিৰোনাম 1 লাখ গভৰ্ণমেণ্ট স্কুল টিচাৰ টু গেট AI ট্ৰেইনিং ইন ষ্টেট। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম AI পুছ ইন দ্য ষ্টেট এডুকেশ্যন, SSA ছাইন MOUs উইথ 6 অৰ্গেনাইজেশ্যন। আমাৰ অসম কাকতৰ শিৰোনাম স্কুল শিক্ষাক ভৱিষ্যৎমুখী কৰাৰ বাবে AI চুক্তি। ভাৰতৰ প্ৰথমটো ইমেজিং কৃত্ৰিম উপগ্ৰহ EOS-05 কঢ়িয়াই নিয়া GSLV-F17ৰ সফল উৎক্ষেপণৰ বাতৰিটোক দৈনিক জনমভূমি আৰু দৈনিক অসম কাকতৰ লগতে গুৱাহাটীৰ পৰা প্ৰকাশিত অন্যান্য কাকতে ফটোসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। অৰুণাচল প্ৰদেশ আৰু ছিকিমত যিকোনো মুহূৰ্ততে হিমবাহৰ হ্ৰদৰ বিস্ফোৰণ ঘটাৰ আশংকা কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা কৰে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকত আৰু অসমীয়া প্ৰতিদিন কাকতে বিস্তৃতভাৱে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শিক্ষক দিৱস উপলক্ষে আজি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যসূচীত 15 গৰাকী শিক্ষকক ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, নিবেদন কৰিছো ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত ভূপেন হাজৰিকাৰ কথা আৰু কণ্ঠেৰে আৰম্ভণিৰ গীতটি আগবঢ়াইছো। গীতটি বনজুই ছবিখনৰ পৰা লোৱা হৈছে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কহনা প্যাৰ হে। এই ছবিখনৰ পৰা কুমাৰ চানুৰ কণ্ঠৰ এটি গীত, গীতৰ কথা শ্ৰাৱণ কুমাৰৰ আৰু গীতটিৰ সংগীত কৰিছে ৰাজেশ ৰোশনে।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত এইবাৰ ছানৰ কণ্ঠত দোস্তানা ছবিখনৰ পৰা এটি গীত শুনাবলৈ লৈছো। গীতৰ কথা বিশাল দদলানীৰ আৰু গীতটিৰ সংগীত কৰিছে বিশাল আৰু শেখৰে।

কভি খুশি কভি গম এই ছবিখনৰ পৰা অনুষ্ঠানত এইবাৰ অলকা য়াগ্নিক আৰু সোনু নিগমৰ কণ্ঠৰীতি গীত শুনাবলৈ লৈছো। গীতৰ কথা অনিল পাণ্ডেৰ।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো আপ মুঝে অচ্ছে লগ্নে লগে এই ছবিখনৰ পৰা অভিজিৎ আৰু অলকা য়াগ্নিৰ কণ্ঠৰ এই গীতটি।

ৰূপালী ঢৌ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9:45 হোৱাৰ লগে লগে আমাৰ প্ৰথম অধিৱেশনৰ ইমানতে অন্ত পৰিল। আমাৰ দ্বিতীয় অধিৱেশন মুকলি

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ দিনৰ 11:30 বজাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশন মুকলি কৰা হৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, আতিকুৰ ৰহমান আৰু পম্পা চন্দা, আৰু ট্ৰান্সমিটাৰত আছে মৃগাংক কৃষ্ণাত্ৰেয় আৰু মিথিলেশ কুমাৰ ৰঞ্জন। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত এটি গীত ভূপেন হাজৰিকাৰ কণ্ঠেৰে।

অনুষ্ঠানত এইবাৰ এয়া ৰাণু বৈশ্যৰ কণ্ঠৰ গীত। গীতৰ কথা দীনেশ বৈশ্যৰ আৰু গীতটিৰ প্ৰযোজনা বিদ্যুৎ বৰাৰ।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰীতি গীতৰ কথা তফজ্জুল আলীৰ।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো সুৱেজ বৰদলৈৰ কণ্ঠ ৰীতি গীত, গীতৰ কথা বেদানন্দ দাসৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে ৰমেন চৌধুৰীয়ে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: ক'বা।
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
0: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদা গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, দৰ্শন কাশ্যপ, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, ধ্ৰুৱজ্যোতি বৰ্মন, ষ্টুডিঅ' আৰু ডিটি ৰুমৰ দায়িত্বত মই পম্পী কলিতা। এতিয়া শুনক যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণৰ লগতে শিক্ষক দিৱসৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা যুৱবাণীৰ মুঠি মন পৰখা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই ডেইজি গগৈ আৰু মোৰ সৈতে আছে শাশ্বতী তালুকদাৰ।

শিক্ষক হ'ল এডাল মমৰ নিচিনা, যি নিজে জ্বলি আনকো পোহৰাই তোলে। কথাষাৰ কৈছিল জৱাহৰলাল নেহৰুৱে।

প্ৰিয় শ্ৰোতা, পুনতে জানোৱা হওক আজিৰ অনুষ্ঠান সূচী। আজি খন্তেক পাছতেই অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। অন্বেষা গোস্বামীৰ আধুনিক গীত শুনিবলৈ পাব 6:10 আৰু জেউতি পাঠকৰ এটি কথিকা আগবঢ়োৱা হ'ব 6:30। 7:20 নিবেদন কৰা হ'ব যুৱ কৰ্মশালাৰ অনুষ্ঠানটি আৰু 8:05 নিবেদন কৰা হ'ব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 শুনিবলৈ পাব যুৱবাণী। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 6:10 আগবঢ়োৱা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি। এই অনুষ্ঠানৰে দ্বিতীয়টি অংশ আগবঢ়োৱা হ'ব 6:30। 7:20 শুনিবলৈ পাব একক শিল্পীৰ গীতৰ অনুষ্ঠানটি। 7:30 নিবেদন কৰা হ'ব হিপ হিপ হুৰে অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো 1942 লাভ ষ্টৰী ছবিখনৰ পৰা কুমাৰ চানুৰ কণ্ঠত দুটি সুমধুৰ গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো পৰিণীতা ছবিখনৰ পৰা চনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এফৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত।

প্ৰিয় শ্ৰোতা, সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰে এই মন পৰশা গীতটিৰ পিছত মনোৰঞ্জনত এইবাৰ আগবঢ়াইছো মিছন কাশ্মীৰ ছবিখনৰ পৰা শংকৰ মহাদেৱন, জসপিন্দৰ নৰুলা, সুনিধি চৌহান আৰু সংগীপিন্দৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয়শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট

পত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত কানানগো শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ লগতে আবেদনৰ ৱেবছাইট www.aai.aero, আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেনেৰী অফিচাৰ, ব্লক ভেটেনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডেৰী .assam.gov.in, আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

সেই দেউতাকে যি নৈতিকতাৰ শিক্ষা দিয়ে সেয়াও ভৱিষ্যৎ জীৱনত প্ৰভাৱ পেলায়। অংগনবাদীত অ আ শিকাৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে জীৱনৰ অন্তিম বেলালৈ লগ পোৱা প্ৰতিজন শিক্ষকৰ ভূমিকা আমাৰ জীৱনত অপৰিসীম। শিক্ষক এজনৰ কথা বতৰা কৰ্মই ছাত্ৰ ছাত্ৰীৰ জীৱনত এক বিশেষ ভূমিকা আগবঢ়ায়। শিক্ষকৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি মৰম বিশ্বাসে ছাত্ৰ ছাত্ৰীক উৎসাহ প্ৰদান কৰাৰ লগতে জীৱনত আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। শিক্ষকতা এক বৃত্তি নহয়, এক নিচা, এক অনুভৱ। ইংৰাজীত টিচাৰ এই শব্দ দুটে শিক্ষকৰ অৰ্থ কি স্পষ্টভাৱে ফুটি উঠিছে, যাৰ অৰ্থ হৈছে টেলেণ্টেড, এডুকেটেড, এডৰেবল, চাৰ্মিং, হেল্পফুল, এনকাৰেজিং, ৰেছপনচিবল। এই গোটেই শব্দকেইটাই এজন ভাল শিক্ষকৰ পৰিচয় কৰায়। শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ অকল পথ প্ৰদৰ্শক নহয়, জীৱনত আগুৱাই যাবলৈ প্ৰেৰণা দিয়া এক শক্তি। শিক্ষকতা জীৱন ব্যাপী থকা এক বৃত্তি নহয়, শিক্ষকতা চিৰজীৱন কঢ়িয়াই পৰা এক অনুভৱ। আমাৰ জীৱনত সৰু কালৰে পৰা কৈশোৰ কাল, প্ৰাপ্তবয়স্ক কাললৈ বিভিন্ন ধৰণৰ মানুহৰ লগত বিভিন্ন মানুহৰ প্ৰভাৱ আমাৰ প্ৰত্যেকৰে জীৱনত পৰে, কিন্তু এগৰাকী শিক্ষকৰ যি প্ৰভাৱ থাকি যায়। শিক্ষকৰ প্ৰভাৱে এগৰাকী মানুহৰ জীৱন সলনি কৰিব পাৰে। এজন আদৰ্শ শিক্ষকৰ ভূমিকাই জীৱনৰ গতিপথ সলনি কৰিব পাৰে। অংকত কেঁচা ল'ৰাজনক নাইবা ছোৱালীজনীক শিক্ষকজনে সদায় যদি নোৱাৰাৰ বাবে সেয় প্ৰতিপন্ন কৰে, সেয়া ভাল শিক্ষকৰ পৰিচয় নহয়। তাৰ সলনি ল'ৰাজনক বা ছোৱালীজনীক জানিবলৈ আগ্ৰহী কৰি তোলাৰ লগতে কিদৰে আগবাঢ়িলে সফলতা আনিব পাৰে, সেয়া সময়ৰ আগত বুজাই দিয়াহে আদৰ্শ শিক্ষকৰ ভূমিকা। শিক্ষক হবলৈ অধ্যয়ন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ প্ৰতি সদায় সমানতা ভাৱ কিদৰে বজাই ৰাখিব পাৰি আৰু সমানভাৱে ছাত্ৰ ছাত্ৰী এগৰাকীক আগবঢ়াই লৈ যাব পৰাটো ভাল শিক্ষকৰ গুণ। ভাল শিক্ষকৰ অনুশাসনৰ ফল সদায় ধনাত্মক হয়। শিক্ষকৰ সঠিক অনুশাসনৰ ফলত ছাত্ৰ ছাত্ৰীৰ বিকাশ হোৱাৰ লগতে ভৱিষ্যৎ জীৱনত নিয়মানুৱৰ্তিতাৰ কথা ভৱিষ্যতত লক্ষ্য সুদৃঢ় কৰাত অলপ হলেও উপকৃত হয়। সৰুতে এটি কাহিনী পঢ়িবলৈ পাইছিলো, গুৰু দ্ৰোণাচাৰ্য আৰু একলব্যৰ গুৰু দক্ষিণা। একলব্যই দ্ৰোণাচাৰ্য কুৰুবংশৰ ৰাজকুমাৰ কৌৰৱ আৰু পাণ্ডৱসকলক ধনুৰ্বিদ্যাৰ শিক্ষা দিয়া দেখা পাই একলব্যৰো ধনুৰ্বিদ্যা শিকিবলৈ ইচ্ছা জাগিছিল। এদিনাখন একলব্যই দ্ৰোণৰ ওচৰলৈ গৈ একলব্যকো শিষ্য হিচাপে ধনুৰ্বিদ্যাৰ প্ৰশিক্ষণ দিবলৈ শ্ৰদ্ধাপূৰ্বকভাৱে অনুৰোধ জনালে। একলব্যই গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত ধনুৰ্বিদ্যা শিকিবলৈ ইচ্ছা কৰিছিল, কিন্তু ক্ষত্ৰিয় নোহোৱাৰ বাবে দ্ৰোণে একলব্যক এই বিদ্যা প্ৰদান কৰাত অস্বীকাৰ কৰে। দ্ৰোণাচাৰ্যৰ এনেকুৱা কথা শুনি নিৰাশ হৈ একলব্যই বনলৈ গুচি যায় আৰু দ্ৰোণৰ মূৰ্তি সাজি সেই মূৰ্তিটোকে গুৰু বুলি স্বীকাৰ কৰি মূৰ্তিৰ আগধনু চৰ্চা কৰিবলৈ লয়। একাগ্ৰ আৰু অধ্যৱসায়ৰ বলত একলব্যই ধনুৰ্বিদ্যাৰ আহৰণ কৰিলে। এদিনাখনৰ কথা, কৌৰৱ আৰু পাণ্ডৱ দ্ৰোণাচাৰ্যৰ লগত একলব্যই ধনুৰ্বিদ্যা শিকি থকা বনলৈ ফুৰিবলৈ গ'ল। তেওঁলোকৰ লগত যোৱা কুকুৰ এটাৰ মুখত পাঁচডাল শৰ একেলগে নিক্ষেপ কৰিলে। এনেকুৱা পাৰদৰ্শিতা দেখি দ্ৰোণ অভিভূত হৈ কোন বুলি বিচাৰি উলিওৱাত পিছত একলব্যৰ ওচৰ পালেহি। দ্ৰোণাচাৰ্যৰ মূৰ্তিৰ আগত একলব্যক দেখি তেওঁৰে শিষ্য বুলি গম পাই তেওঁৰ বুঢ়া আঙুলিটো গুৰু দক্ষিণা হিচাপে একলব্যক অৰ্পণ কৰিব দিলে। তেওঁ একো আক্ষেপ নকৰাকৈ গুৰুৰ আদেশ বুলি স্বীকাৰ কৰি তেওঁৰ আঙুলিটো কাটি গুৰুৰ চৰণত অৰ্পণ কৰে। অতীতৰে পৰা এতিয়ালৈকে চলি অহা গুৰু শিষ্যৰ পৰম্পৰাৰ এক গভীৰ সম্পৰ্ক। শিক্ষকতা আৰু শিক্ষা প্ৰদান এক খুব জটিল দায়িত্ব। শিক্ষকৰ দায়িত্ববোধৰ পৰাই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যৎ জীৱনৰ খোজ আগবাঢ়ি যায়। বেয়া শিক্ষক ভাল শিক্ষক কোন, সেয়া সময়ৰ গতিত ভিন্ন ভিন্ন বিষয়বস্তু। পুৰণি শিক্ষা ব্যৱস্থা আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ মাজত প্ৰভেদ বহু পৰিমাণে দেখা যায়। পুৰণি কালত টোলত শিক্ষা প্ৰদান কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক কাৰিকৰী ক্ষেত্ৰত যথেষ্ট শিক্ষা প্ৰদান কৰা হৈছিল। ব্যৱহাৰিক জীৱনৰ লগত চিনাকি কৰোৱাৰ লগতে সংস্কৃতি, কলা কৌশল ইত্যাদিৰ লগতো চিনাকি কৰাইছিল। গুৰু শিষ্যৰ পৰম্পৰাৰ এক স্বৰ্গীয় অনুভূতি এই সময়তে দেখা গৈছিল। সেয়ে কোৱা হৈছিল, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰা, গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা, তস্মৈ শ্ৰী গুৰুৱৈ নমঃ। আকৌ কোৱা হৈছে, অখণ্ড মণ্ডলাকাৰং ব্যাপ্তং যেন সৰাসৰম, তৎপদং দৰ্শিতং যেন তস্মৈ শ্ৰী গুৰুৱৈ নমঃ। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যি মধুৰ সম্পৰ্ক, সেয়া এদিন দুদিনৰ নহয়, জীৱনজুৰি থকা এক গভীৰ সম্পৰ্ক।
ছাত্ৰ আৰু

0: ছাত্রীর নৈতিকতার দিকটো এজন শিক্ষকৰ ভূমিকা অন্যতম। এজন ছাত্রছাত্রীৰ সৰুৰে পৰা বিকাশ সাধনত এগৰাকী শিক্ষকৰ যথেষ্ট ভূমিকা থাকে। শিশু এটাৰ মানসিক নৈতিক মূল্যবোধ মাক দেউতাকৰ পৰা বিকাশ হোৱাৰ পিছতে শিশুটিৰ নীতিমূলক স্বভাৱ চৰিত্ৰ গঠনত শিক্ষকৰ ভূমিকা বহুত। শিক্ষকসকলক অনুসৰণ কৰিয়ে এগৰাকী ছাত্র বা ছাত্রীৰ উৎকৰ্ষ সাধন হয়। মানুহৰ ব্যৱহাৰে মানুহৰ পৰিচয় এই কথাষাৰি যে সত্যতা প্ৰমাণ কৰে। শিক্ষক এজনে যেতিয়া ছাত্রছাত্রীক সমানভাৱে গুৰুত্ব আৰোপ কৰিব, ভেদভাৱ নকৰিব, ভাল মাতেৰে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি নিজৰ কৰণীয়খিনি কৰিব, ছাত্ৰ-ছাত্ৰীসকলৰো তেনেকুৱা শিক্ষকৰ প্ৰতি শ্ৰদ্ধাভাৱ নিজে নিজে আহিব। শিক্ষকসকল সমাজৰ এক স্তম্ভস্বৰূপ। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ ভূমিকাই এখন সমাজক নতুন ৰূপ দিয়ে। শিক্ষকসকলৰ মহান ত্যাগক সন্মান জনাই প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। মহান চিন্তাবিদ, দাৰ্শনিক, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ শুভ জন্মদিনৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এইজনা মহান ব্যক্তিৰ 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে জন্ম হৈছিল আৰু 1975 চনত পৰলোকপ্ৰাপ্তি ঘটে। তেখেতে কৈ গৈছে, শিক্ষা সম্পূৰ্ণ হবলৈ মানৱীয় হব লাগিব। ইয়াত কেৱল বুদ্ধিমত্তাৰ প্ৰশিক্ষণেই নহয়, হৃদয়ৰ পৰিশোধন আৰু আত্মাৰ অনুশাসন অন্তৰ্ভুক্ত কৰিব লাগিব। কোনো শিক্ষাকে সম্পূৰ্ণ বুলি গণ্য কৰিব নোৱাৰি যদিহে ই হৃদয় আৰু আত্মাক অৱহেলা কৰে। আকৌ তেখেতে কৈছিল যে শিক্ষক সেইসকল নহয় যিয়ে ছাত্ৰৰ মগজুত জোৰ কৰি জ্ঞান দিয়াৰ চেষ্টা কৰে। শিক্ষক সেইসকল যিয়ে আহিবলগীয়া প্ৰত্যাহ্বানৰ বাবে শিক্ষাৰ্থীক সাজু কৰে। শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণে গুৰু আৰু শিষ্যৰ পৰম্পৰাক এক অলৌকিকতাৰ ৰূপ প্ৰদান কৰি আহিছে।
1: ইমান পৰে শ্ৰোতাসকলে, জ্যোতি পাঠকৰ কথিকা ছাত্ৰ-ছাত্ৰীৰ জীৱনত শিক্ষকৰ ভূমিকা শুনিলে।

সংগীত ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোয়াটসঅ্যাপত মেসেজ করিব পাৰে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

প্ৰিয় শ্ৰোতা, এইখিনিতে জানোচোন আহক কাইলৈ যুৱবাণী যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ কিছু আগতীয়া ৰেঙনি। কাইলৈ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 6:10 আগবঢ়োৱা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি। এই অনুষ্ঠানৰে দ্বিতীয়টি অংশ আগবঢ়োৱা হ'ব 6:30। 7:20 শুনিবলৈ পাব একক শিল্পৰ গীত। 7:30 নিবেদন কৰা হ'ব হিপ হিপ হুৰে অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱ

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন, অসমৰ দুগৰাকী শিক্ষকসহ দেশৰ 82গৰাকী শিক্ষক অধ্যাপকসহ ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান, প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য, ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330জন প্ৰবঞ্চকক আটক, আৰু ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জয়ন্তী উপলক্ষে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 82গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰে। দেশৰ 48

0: এগৰাকী বিদ্যালয় শিক্ষকৰ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক, অধ্যাপক আৰু 13গৰাকী প্ৰশিক্ষকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। অসমৰ 2গৰাকী শিক্ষকে এইবাৰ এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক ডঃ অংকুৰণ দত্ত আৰু যোৰহাট উত্তৰ পশ্চিম শিক্ষাখণ্ডৰ অন্তৰ্গত আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেশ বৰদলৈক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰা হয়। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৃতি শিক্ষকসকলক এই বঁটা প্ৰদান কৰে। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা 12খন মহাবিদ্যালয়, 14গৰাকী সহযোগী NCC বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা 4গৰাকী শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত 5গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। আজি সমগ্ৰ ৰাজ্যতে শিক্ষক দিৱস পালন কৰা হৈছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি জিলা পৰ্যায়ত শিক্ষক দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। সভাত উপস্থিত থাকি চিৰাং জিলাৰ আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই শিক্ষকসকলক সত্যনিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত জিলাখনৰ 10গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জিলাখনৰ ভালেমান বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষক দিৱস উপলক্ষে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত 95 বছৰীয়া কৃতি শিক্ষক প্ৰফুল্ল কুমাৰ বৰঠাকুৰক বিশেষভাৱে সন্মানিত কৰে। সুদীৰ্ঘকাল ধৰি শিক্ষা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজ্যপালে শ্ৰীবৰঠাকুৰক অসমৰ ৰাজ্যপালৰ বৰিষ্ঠ শিক্ষক সন্মান প্ৰদান কৰে। শিক্ষকগৰাকীৰ বাসগৃহত উপস্থিত হৈ ৰাজ্যপালে এই বিশেষ বঁটা আগবঢ়ায়। বঁটা প্ৰদান কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই এখন সুস্থ সমাজ আৰু সুন্দৰ ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকসকলৰ অপৰিসীম অৱদান আৰু ত্যাগক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে শিক্ষকসকলৰ আদৰ্শ আৰু মাৰ্গদৰ্শনে নৱপ্ৰজন্মক সঠিক দিশত পৰিচালিত কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰে।
1: बहुत ही वरिष्ठ शिक्षक, महान शिक्षक श्री प्रफुल्ल कुमार बर ठाकुर जी का अभिनंदन करता हूं और इनके माध्यम से और इस स्थान से अपने राज्य भर के समस्त शिक्षकों का अभिनंदन करता हूं। शिक्षक हमारे राष्ट्र के निर्माता है, वो बच्चों को शिक्षा देते हैं, संस्कार देते हैं, हमारे जीवन मूल्यों को सिखाते हैं, हमें चलना सिखाते हैं और हमारे कर्तव्य क्या है, यह सब कुछ एक शिक्षक बताता है। शिक्षक से ही एक सुंदर राष्ट्र का निर्माण होता है, एक वैभवशाली भारत का निर्माण होता है। मुझे खुशी है कि आज मैं शिक्षक दिवस पर अपने राज्य के एक बहुत ही वरिष्ठ शिक्षक, एक लंबी आयु लेकर के आज भी समाज के लिए प्रेरणा बने हैं, उनके दरवाजे पर, उनके घर पर आकर उनका अभिनंदन करते हुए खुशी हो रही है।
0: শিক্ষক দিৱস উপলক্ষে মৰিগাঁৱত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰলৈ শিক্ষক সমাজে আগবঢ়াই অহা নিষ্ঠাপূৰ্ণ সেৱা আৰু ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়। অনুষ্ঠানত ভাষণ দি জিলা আয়ুক্ত সৃষ্টি সিঙে শিক্ষক সমাজক শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পৰাকৈ প্ৰাসংগিক জ্ঞান আৰু দক্ষতাৰে সমৃদ্ধ কৰি তুলিবলৈ আহ্বান জনায়। মুখ্য অতিথি হিচাপে উপস্থিত থাকি থানেশ্বৰ মালাকাৰে কয় যে ভৱিষ্যৎ প্ৰজন্মক সঠিক দিশ প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে কেইবাগৰাকীও শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত আহি শীৰ্ষক এখন বিশেষ পুস্তিকা উন্মোচন কৰা হয়। কাছাৰ জিলাতো আজি বিভিন্ন কাৰ্যসূচীৰে 65 সংখ্যক শিক্ষক দিৱস পালন কৰা হয়। শিলচৰৰ বংগভৱনত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত ৰাজ্যৰ খাদ্যৰ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় মুখ্য অতিথি হিচাপে উপস্থিত থাকে। নলবাৰী জিলাৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত 26গৰাকী শিক্ষকক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে। আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী স্নাতক কলেজত শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰীপেগুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰতিযোগিতামূলক পৰিৱেশত কেৰিয়াৰৰ নতুন সম্ভাৱনাৰ বিষয়ে সৰুৰে পৰা জ্ঞান দিয়াটো অতি প্ৰয়োজনীয়। প্ৰতিগৰাকী শিশুৱে নিজৰ প্ৰতিভা আৰু সামৰ্থ অনুসৰি আগবাঢ়ি যোৱাৰ সমান অধিকাৰ লাভ কৰিব লাগে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাখণ্ডত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে আগবঢ়া অৱদানৰো শলাগ লয়। অনুষ্ঠানত কেইবাগৰাকীও কৃতি শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হয়।

0: ছেপ্টেম্বৰৰ দিনটো বিশ্ব শগুন দিৱস হিচাপেও গুৰুত্বপূৰ্ণ হিচাপে উল্লেখ কৰি শ্ৰীপেগুৱে জলবায়ু প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। তেওঁ শগুনকে ধৰি বিলুপ্তিৰ দিশত আগবঢ়া সকলো জীৱ জন্তু আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সকলোকে সচেতন হ'বলৈ আগবাঢ়িবলৈ কয়। গুৱাহাটীৰ জনতা ভৱনত আজি অসমৰ চহকী ঐতিহাসিক পুৰাতাত্বিক খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ প্ৰচাৰ আৰু নথিভুক্তকৰণ সম্পৰ্কীয় এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্যৰ খিলঞ্জীয়া আৰু জনজাতীয় সংস্কৃতি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত চলিত আৰু নতুন আঁচনি তথা কাৰ্যসূচী, বাজেট আবণ্টন, ধবজাবাহী কাৰ্যবাহী আৰু অনাগত কাৰ্যসূচীসমূহৰ স্থিতিৰ পুনৰীক্ষণ কৰা হয়।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি প্ৰবন চক্ৰৰ বিৰুদ্ধে অভিযান চলাইছে। ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330 জন প্ৰবন চকক আটক কৰা হৈছে। অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰাৰ দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰবঞ্চককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰবঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাইছে। গুৱাহাটীত এতিয়ালৈ 2জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰে। শদিয়া, মাজুলীকে ধৰি কেইবাখনো জিলাত এনেধৰণৰ প্ৰবঞ্চক ধৰা পৰা নাই বুলি তেওঁ কয়।
2: টেকনিকেল এনালাইচিছ কৰি কেইজন মানুহ কানেকচন পোৱা গ'ল। আজি ৰাতিপুৱা 3টা বজাৰ পৰা অপাৰেচন চলি আছে, যত এতিয়ালৈকে অলমষ্ট 330 মানুহ ধৰা পৰিছে আৰু এতিয়া বাকী লিগেল কাৰবাই আৰু তদন্তটো চলি আছে। যেতিয়া টেকনিকেল এনালাইচিছৰ থ্ৰু হৈছে তেতিয়া থানাবিলাকক গ্ৰাউণ্ড ভেৰিফিকেশ্যনটো কৰিব লাগিব। কেতিয়াবা কি হয় যে টেকনিকেল এনালাইচিছত লাগে যে ফোনটো তেখেতৰ নামত আছিলে, বাট হোৱাটছএপটো কোনোবা বেলেগ কৰি আছে। চ' এইটো এতিয়া মিলাই আছে, যেনেকে আপুনি চাই মিউল একাউণ্ট বা ফেক চিমৰ যেনেকে কেছ ওলায়। চ' এইটো এটা চাব লাগে যে যিজনৰ নামত চিম আছে এইটো হয় না নাই। চ' গোটেই চাই মেলি এতিয়ালৈকে অলমষ্ট 330 মানুহ ধৰা হৈছে।
1: বৰপেটা জিলাৰ বিভিন্ন প্ৰান্ততো 26জন প্ৰবঞ্চকক আটক কৰা হৈছে। বৰপেটা থানাৰ অধীনৰ অঞ্চলৰ পৰা 10জন, কলগাছিয়া থানাৰ অধীনৰ অঞ্চলৰ পৰা 11জন, তাৰাবাৰী থানাৰ অধীনৰ পৰা 3জন আৰু বাঘবৰ থানাৰ অধীনৰ পৰা 2জন প্ৰবঞ্চকক আটক কৰা হয়। আটকাধীনসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই প্ৰকাশ কৰে। অনাগত সময়তো প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হ'ব বুলি তেওঁ কয়। ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে বজালি জিলাতো প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলিছে। জিলাখনৰ কেইবাটাও প্ৰান্তৰ পৰা আৰক্ষীয়ে 4জন সন্দেহযুক্ত প্ৰবঞ্চকক আটক কৰে। প্ৰবঞ্চনাৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই অসম আৰক্ষীয়ে 20জন প্ৰবঞ্চকক আটক কৰে। দৰং আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অপৰাধী চক্ৰৰ সৈতে জড়িত 18জন লোকক আটক কৰে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সৌধ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। কলকাতা অসমীয়া সাংস্কৃতিক সন্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে গুৱাহাটীৰ জালুকবাৰীত অহা 8 ছেপ্টেম্বৰত বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীত ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
0: দেশপ্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ ডঃ ভূপেন হাজৰিকাদেৱৰ বহুসংখ্যক কালজয়ী গীতৰ মাজৰ এটি গীত বুকু হম হম করে মোড়ায়।

এই গীতটিৰ প্ৰতিটো শব্দই প্ৰতিজন অসমীয়াৰ অন্তৰত প্ৰতিবাৰেই দেশপ্ৰেমৰ ভাৱৰ সঞ্চাৰ কৰে। কেতিয়াও যেন পুৰণি হৈ নুঠিব এই গীতটি। উল্লেখযোগ্য যে তেওঁ অসমীয়া ভাষাৰ লগতে আন বহুতো ভাষাৰ গীতত সংগীত পৰিচালনা কৰিছিল। ইয়াৰ ভিতৰত 1993 বৰ্ষত মুক্তিপ্ৰাপ্ত ছবি ৰুদালীৰ বাবে ডঃ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পুৰস্কাৰ লাভ কৰিছিল।

0: आत्मविश्वास की कमी होती है। ऐसे सूफी विद्यार्थी जो किसी कारण से कोई भी कमी महसूस करते हैं, उनमें आत्मविश्वास जगाना और उन्हें आगे बढ़ाना शिक्षकों का विशेष दायित्व होना चाहिए।
1: Finance Minister Nirmala Sitharaman has said India is increasingly confident in studying and reclaiming its own heritage from inscriptions and maritime trade to mathematics. Addressing the annual History Prize Award ceremony and the Dr. S.L. Bhairappa Memorial Lecture in New Delhi today, the Finance Minister said decolonization should mean expanding the historical archive, bringing in more languages and giving a wider circle of scholars a voice in interpreting the country's past. She said India is now self-assured and no longer waits for anyone else's permission to study and understand its own heritage. Chief Justice of India, Justice Suryakant, today emphasized on the importance of the culture of healthy disagreement and deliberation. As part of the ongoing BRICS Chief Justices Forum in New Delhi, Justice Suryakant addressed the delegations from BRICS member states and partner countries. He emphasized that timely and predictable delivery of justice is necessary. Justice Suryakant reminded how Nalanda University used to be the most eminent educational center where students and researchers from all over the world used to be admitted without any discrimination or barriers. He added that BRICS should also be known as the living Nalanda University. Well, floods continue to affect normal life in several parts of Bihar. The Ganga and several other major rivers are flowing above the danger mark at various places. The administration has intensified relief and rescue operations on a war footing to assist the affected people. In Patna, the water level of the Ganga at Gandhi Ghat, Banka Ghat and Pandarak is flowing above the highest flood level. The death toll from the devastating flash floods in Nepal has risen to 1,344. Rescue operations are underway in 8 affected districts, while around 5,000 people remain missing. More than 13,000 people have been rescued and only 96 bodies have been identified and handed over to their families so far. Russian President Vladimir Putin has ordered a 72-hour pause in strikes on Kiev, reports said today. According to Kremlin spokesperson Dmitry Peskov, no strikes be carried out against Kiev for 3 days starting at midnight today. This decision was taken in the wake of U.S. envoy's visit to Kiev for peace talks. In badminton, the semi-final match of the China Masters between Indian men's doubles pair of Sattvic Sairaj Ranki Reddy and Chirag Shetty and Malaysian duo of Nur Muhammad Azrin and Tanvi Keong is underway in Shenzhen. And that's the end of this news bulletin.
2: Yeah, Agahbani. বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰাচীন শিলালিপি আৰু সামুদ্ৰিক বাণিজ্যৰ পৰা গণিতলৈ দেশে নিজৰ ঐতিহ্যৰ অধ্যয়ন আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ক্ৰমান্বয়ে আত্মবিশ্বাসী হৈ উঠিছে বুলি মন্তব্য কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ 4-দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ যাব। নেপালৰ আকস্মিকবানত মৃত্যু হোৱা লোকৰ সংখ্যা 1,344লৈ বৃদ্ধি পাইছে আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। শিক্ষক দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষকক সন্মান কৰা সমাজকহে প্ৰকৃতাৰ্থত প্ৰগতিশীল সমাজ বুলি ক'ব পাৰি। ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাক সংবিধানত উল্লেখ কৰা সমসুযোগৰ আদৰ্শৰাজি বাস্তৱায়িত কৰাৰ আটাইতকৈ ফলপ্ৰসূ মাধ্যম বুলি উল্লেখ কৰে। তেওঁ কয় যে শিক্ষক শিক্ষয়িত্ৰীসকল

0: চৰকাৰৰ প্ৰচেষ্টাৰ বলতহে আধাতে প্ৰাথমিক বিদ্যালয় ত্যাগ কৰা ছাত্ৰ ছাত্ৰীৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে আৰু দেশত এনে শিক্ষাৰ্থীৰ সংখ্যা লেখমাত্ৰ হৈছে।
1: हमारे संविधान में निहित अवसर की समानता के आदर्शों को कार्य रूप देने का सबसे प्रभावी माध्यम शिक्षा है। हमारे देश में प्राइमरी स्कूल ड्रॉप आउट रेट 12 वर्ष पहले लगभग 4.5% था, अब ये ड्रॉप आउट रेट नहीं के बराबर है। ये उपलब्धि शिक्षकों के प्रयासों से संभव हो सकी है। इस राष्ट्रीय सफलता के लिए मैं सभी शिक्षकों को बहुत बहुत बधाई देना चाहूंगा।
0: श्रीमती मुर्मू कहे যে শৈক্ষিক উৎকৰ্ষতা, দক্ষতা বিকাশ আৰু উদ্যমশীলতাৰ মনোভাৱে ৰাষ্ট্ৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে ভাৰতবৰ্ষক জ্ঞানৰ শক্তিৰ লগতে বিশ্বৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাটো দেশৰ বাবে অগ্ৰাধিকাৰৰ বিষয়। শক্তিৰ মহান উৎস হিচাপে জ্ঞানৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে শিক্ষাই সকলোকে স্বাধীনচিতীয়াভাৱে চিন্তা চৰ্চা কৰিবলৈ, সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰু দেশৰ প্ৰগতিত অৰ্থবহ অৰিহণা যোগাব পৰাকৈ সবল কৰি তোলে। নিষ্ঠাবান শিক্ষক শিক্ষয়িত্ৰীসকলক অগ্ৰণী ৰাষ্ট্ৰ নিৰ্মাতা বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।
1: চুনেগে সুযোগ্য প্ৰশিক্ষককে যোগদান কো ৰাষ্ট্ৰীয় স্তৰ পৰ মান্যতা দি গৈ হে দেশ কে বিকাশ মে একাডেমিক এক্সেলেন্স স্কিল ডেভেলপমেণ্ট অৰ এণ্টাৰপ্ৰেনৰশ্বিপ কা বহুত অধিক মহত্ব হে। ভাৰত কো নলেজ সুপাৰ পাৱাৰ বনানে কে সাথ সাথ স্কিল কেপিটাল অফ দি ৱৰ্ল্ড কে ৰূপ মে স্থাপিত কৰনা হামাৰি ৰাষ্ট্ৰীয় প্ৰাথমিকতা মে সে শামিল।
0: শ্ৰীমতী মুৰ্মুৱে লগতে মহিলাৰ অধিকাৰ আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা সাবিত্ৰীবাই ফুলেৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়েও স্মৰণ কৰে। তেওঁ কয় যে স্কুলীয়া শিক্ষা হৈছে শিক্ষা ব্যৱস্থাৰ মূল ভেটিস্বৰূপ। শৈশৱতে শিশুৰ বৌদ্ধিক, শাৰীৰিক আৰু মানসিক বিকাশত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি শিক্ষক শিক্ষয়িত্ৰীসকলে ভৱিষ্যৎ প্ৰজন্ম শ্ৰেষ্ঠ শিক্ষাৰ্থী আৰু কৰ্তব্যপৰায়ণ নাগৰিক হিচাপে গঢ় দিব পাৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষক বঁটাসমূহ প্ৰদান কৰে। 27খন ৰাজ্য, 7টা কেন্দ্ৰীয়শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ 6টা সংস্থাৰ বচা বচা 48গৰাকী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক বঁটা প্ৰদান কৰা হয়। শ্ৰীমতী মুৰ্মুৱে লগতে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। তদুপৰি কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12গৰাকী শিক্ষক আৰু অধ্যাপকক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বঁটা লাভ কৰাসকলে উল্লেখনীয় কৰ্মৰাজিক লৈ নিৰ্মাণ কৰা 21খনকৈ চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে শ্ৰীমতী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণৰ জয়ন্তীত শ্ৰদ্ধা নিবেদন কৰে। ডঃ ৰাধাকৃষ্ণনে 1952ৰ পৰা 1962লৈ উপৰাষ্ট্ৰপতি হিচাপে আৰু 1962ৰ পৰা 1967লৈ দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰাচীন শিলালিপি আৰু সামুদ্ৰিক বাণিজ্যৰ পৰা গণিতলৈ দেশে নিজৰ ঐতিহ্যৰ অধ্যয়ন আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ক্ৰমান্বয়ে আত্মবিশ্বাসী হৈ উঠিছে বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত বাৰ্ষিক ইতিহাস বঁটা প্ৰদান অনুষ্ঠান আৰু ডঃ এছ এল ভৈৰাপ্পা সোঁৱৰণী বক্তৃতানুষ্ঠানত উপস্থিত থাকি বিত্তমন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়ায়। তেওঁ লগতে কয় যে উপনিৱেশীকৰণৰ অৰ্থ হ'ল ঐতিহাসিক সম্পদসমূহৰ প্ৰচাৰ কৰা, নতুন ভাষাৰ পৰিচয় কৰাই দিয়া আৰু দেশৰ অতীতক ব্যাখ্যা কৰিবলৈ গৱেষকসকলক এখন মঞ্চ প্ৰদান কৰা। ভাৰতৰ আত্মবিশ্বাসৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে ঐতিহ্যৰ অধ্যয়ন আৰু প্ৰসাৰৰ বাবে দেশে এতিয়া আনৰ অনুমতিৰ বাবে অপেক্ষা নকৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে ঐতিহাসিক, সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ কেইবাটাও প্ৰতিষ্ঠানক পৰিদৰ্শন কৰিব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীৰাধাকৃষ্ণনে গুৱাহাটীৰ গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। গীতানগৰ মহাবিদ্যালয় পূৰ্বতে কন্যা মহাবিদ্যালয় হিচাপে জনাজাত আছিল। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ চোচথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে মঙলবাৰে ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰোহিত তথা দৃষ্টিৰোহিত শিক্ষাৰ্থীৰ বাবে থকা

0: এটা প্ৰবন্ধও সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। তেওঁ কয় যে শিক্ষামন্ত্ৰীগৰাকীৰ প্ৰবন্ধটোৱে শিক্ষাৰ্থীসকলক তথ্যৰ পৰা শিক্ষা, শিক্ষাৰ পৰা প্ৰজ্ঞাৰ দিশত পথ প্ৰদৰ্শন কৰা শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়টো আলোকপাত কৰিছে। শ্ৰীযোশীয়ে তেওঁৰ প্ৰবন্ধটোত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 শিক্ষাৰ্থীসকলক আন বহু বিষয়তো প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে। শ্ৰীমোদীয়ে লগতে কয় যে প্ৰবন্ধটোৱে শিক্ষকসকলক উদযাপন কৰাৰ ভাৰতৰ এই পৰম্পৰাক জ্ঞান প্ৰদান কৰা সকললৈ গভীৰ সন্মানৰ প্ৰদৰ্শন বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদ্মশ্ৰীৰ সন্মানেৰে বিভূষিত ইন্দিৰা মিৰিৰ জন্মবাৰ্ষিকী উপলক্ষে আজি শিক্ষাবিদগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিক্ষক দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ইন্দিৰা মিৰিয়ে উত্তৰ পূৰ্বাঞ্চলত শিক্ষাৰ প্ৰসাৰৰ অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ কয় যে মহিলা আৰু সমাজৰ উপান্ত শ্ৰেণীসমূহৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ'ব। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1344লৈ বৃদ্ধি পাইছে। চুবুৰীয়া ৰাষ্ট্ৰখনত 8খন প্ৰভাৱিত জিলাত উদ্ধাৰ অভিযান অব্যাহত আছে। উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে 13,000ৰো অধিক লোকক উদ্ধাৰ কৰিছে। প্ৰায় 5,000 লোক এতিয়া সন্ধানহীন হৈ আছে। নোৱাকোট জিলাৰ এটা চাৰিমহলীয়া অট্টালিকাৰ ধবংসস্তূপৰ মাজত 10 দিন আবদ্ধ হৈ থকা এগৰাকী 60 বছৰীয়া মহিলাক আজি জীৱন্তে উদ্ধাৰ কৰা হয়। ভাৰত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ টি20 এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে পূৰ্বৰ দুখন খেলত থাইলেণ্ড আৰু হংকঙৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰাচীন শিলালিপি আৰু সামুদ্ৰিক বাণিজ্যৰ পৰা গণিতলৈ দেশে নিজৰ ঐতিহ্যৰ অধ্যয়ন আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আত্মবিশ্বাসী হৈ উঠিছে বুলি মন্তব্য কৰিছে। উপৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণন কাইলৈ 4দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1344লৈ বৃদ্ধি পাইছে আৰু মহিলাৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম অভাৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আই এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো যুৱ কৰ্মশালাৰ অনুষ্ঠানটি। আজিৰ যুৱ কৰ্মশালা অনুষ্ঠানত শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰা হ'ব। সমল ব্যক্তিৰূপে উপস্থিত আছে তৰুণ চন্দ্ৰ কলিতা আৰু প্ৰজ্ঞান বৰুৱা। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
2: নমস্কাৰ শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ আৰু এটি খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। যোৱা খণ্ডত আমি কথা পাতিছিলো শাস্ত্ৰীয় সংগীতৰ বিষয়ে। শাস্ত্ৰীয় সংগীতৰ চৰ্চা যোৱা খণ্ডৰ আমাৰ মূল বিষয় আছিল, কিন্তু এটি খণ্ডত এই গোটেই কথাখিনি সামৰি লোৱাটো সম্ভৱ নহয়। যুৱ প্ৰজন্মৰ কণ্ঠশিল্পীসকল অধীৰ আগ্ৰহেৰে আকাশবাণীলৈ আহিছে। তেওঁলোক যোৱা খণ্ডত যিসকলে ভাগ ললে তেখেতসকলকো আমি এই খণ্ডত অংশগ্ৰহণৰ সুবিধা কৰি দিছো, যাতে এই গোটেই কথাখিনি গম পায়। নতুনকৈ আমাৰ সৈতে সংযুক্ত হৈছে উৎকলিকা ডেকা, হিল্লুল বেজবৰুৱা, স্নেহা দেৱী ভৰদ্বাজ, নেহা ভাগৱতী, হিমাশ্ৰী শৰ্মা, ডলি দাস, আয়েশা সিদ্দিকী, আৰু ইয়াৰ আগৰ খণ্ডত যিসকল আছিলে তাপসী তালুকদাৰ, দেৱাহুতি ৰাজবংশী, তৃষ্ণা ডেকা, সঞ্জীৱ দাস, দিয়াক্ষী দত্ত, ৰীবা আমিন, দীপান্বিতা গোস্বামী, উষা দাস, তেওঁলোককো আমি এই খণ্ডত একেলগে বহিবলৈ অনুৰোধ জনাইছো। বাণীবন্ধনত মোক সহযোগ কৰা মৰমী দেৱীক আকৌ এবাৰ আদৰণি জনাইছো। আকৌ আজিৰ এই খণ্ডতে দায়িত্ব ল'ব লাগিব। যোৱা খণ্ডৰ দৰে এইবাৰো আমি আমাৰ অতিথিৰূপে আমন্ত্ৰণ জনাই আনিছো বিশিষ্ট স্বৰোদবাদক, আমাৰ শ্ৰদ্ধাৰ তৰুণ চন্দ্ৰ কলিতাদেৱ, তেখেতক আদৰণি জনাইছো।
3: নমস্কাৰ।
2: শাস্ত্ৰীয় সংগীতৰ এগৰাকী গুণী শিল্পী প্ৰজ্ঞান বৰুৱা, তেখেত দুয়োগৰাকীৰে আকাশবাণীৰ সৈতে এক দীঘলীয়া সম্পৰ্ক, আপোনাকো আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছো। যোৱা খণ্ডত যিহেতু শাস্ত্ৰীয় সংগীতৰ আমি কিছু চৰ্চা কৰিলোঁ, কিছু কথা আমি জানিলোঁ, যদি কোনো অংশগ্ৰহণকাৰী মনত কিবা যদি প্ৰশ্ন উদয় হৈছে তেওঁলোকে সুধিব, আৰু আমি আশা কৰিম যে ভয় ভয়কৈ নহয়, সম্পূৰ্ণ খোলা মাতেৰে কথাবোৰ ক'ব, যাতে শ্ৰোতাসকলৰ মাজলৈ বাণীবন্ধন কৰা এই ৰূপটো যাতে শ্ৰোতাসকলৰ মাজলৈ ভালকৈ যায়। সৰুকৈ ক'লে তেওঁলোকেও বুজি নাপাব নহয় জানো, গতিকে সকলোৱে ডাঙৰকৈ কথাখিনি ক'ব। আৰু

0: মই আপোনালোকৰ আৰু সমল ব্যক্তিৰ মাজত হেঙাৰ হৈ নাথাকো। তৰুণ চন্দ্ৰ কলিতাদেৱ আৰু প্ৰজ্ঞান বৰুৱাদেৱক আকৌ এই খণ্ডটি আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো।
1: নমস্কাৰ, আমাৰ দ্বিতীয় খণ্ডটি আমি কি ধৰণে ৰিয়াজ কৰিব লাগে, বিশেষকে পাল্টা। সাধাৰণতে আমি এটা কিবা ৰাগ বা কোনোবা এটা থাটক লৈ পেলাই আমি ৰিয়াজ কৰোঁ, থাটক লৈ কৰিলে ভাল, বা দুটা থাট যদি একেলগ কৰি আৰোহণত বেলেগ এটা থাট, অৱৰোহণত বেলেগ থাট। ৰিয়াজৰ প্ৰথম যিটো মুখ্য কৰিবলগীয়া কাম, কিমান লাহে লাহে মই গাব পাৰোঁ, সৰুকে নহয়, লয়ৰ কথা কৈছোঁ, কিমান কম লয়েৰে মই আৰম্ভ কৰোঁ। খৰকৈ গালে এনেকুৱা লাগে যেন শুদ্ধই হৈছে গোটেইখিনি, হয়নে? লাহে লাহে গম পোৱা গালে গম পোৱা যায় তো এইটো নহ'ল, বা বেলেগেতো ল'ৰা বা কোনোবা ছোৱালী তোমালোকৰ লগত বোলে তই এইখিনি লাহে লাহে গাচোন, কম স্পীডত গাচোন, দেখিবা কম স্পীডত গাব বোলে। বেছি স্পীডত গালে যিবিলাক ঢাক খাই যায়, কম স্পীডত সেইবিলাক ওলাই
2: গোৱাটো টান কিছুমান।
1: সেইকাৰণে যি এটা ফ্ৰেজ, যিকোনো ফ্ৰেজ ল'বা, কিমান কম লয়ত। আজিকালি মোবাইলত তবলাও পায়, তানপুৰা পায়, তবলাটো টিক টিক টিক টিক এইটোও লয় হ'ব পাৰে, টিক টিক টিক টিক এইটোও হ'ব পাৰে। সেই লয় ঠিক কৰিলে, সেই লয়ে লয়ে এইফালে তানপুৰা শ্ৰুতি মোৰ কাণত লৈ অকল হয়তো চাৰি গামাকে গাম, যদিহে চাৰি মাত্ৰাত লৈছোঁ, কিমান লৈছোঁ, অতি কমে এঘণ্টা, সম্ভৱ নহয়। প্ৰথম দিনা মই দহ মিনিট গাম, এসপ্তাহ পাছত বিছ মিনিট কৰিম। কম লয়ত যেতিয়া বস্তুটো ভিতৰত সোমাই যায়, সি কেতিয়াও বেঘুৰা নহয়। কিন্তু মই কোৱা কথা নহয়, মানুহে যে ষোল্ল ঘণ্টা ওঠৰ ঘণ্টা ৰিয়াজ কৰে, এইবিলাক কথা ৰিয়াজ কৰে। সুক্ষ্মাতি সুক্ষ্মতাৰ যিটো ৰূপ, মই আমি আশা কৰিম যে তোমালোকে কথাখিনি গুৰুত্ব প্ৰদান কৰি যদি ৰিয়াজটো কৰা, ফল কিন্তু নিজেই পাবা। এতিয়া আমি এটা বেলেগ চেপ্টাৰ লৈ আহোঁ। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ৰাগৰ প্ৰভাৱ সৰ্বত্ৰ, বিদেশত বহুত বেছি। অসমীয়া গান ৰাগাশ্বৰী বা ৰাগৰ ওপৰত আধাৰিত গান আমি জানো নেকি? নিশ্চয় দুই এটা থাকিব লাগে, জানানে? যিকোনো গান গাব লগা হলে গীতিকাৰ আৰু সুৰকাৰৰ নাম শ্ৰদ্ধা সহকাৰে লোৱাটো আমাৰ প্ৰধান কৰ্তব্য আৰু পবিত্ৰ কৰ্তব্য। তেওঁ যদি এইটো সুৰ নকৰিলেহেঁতেন, যিকোনো সুৰকাৰৰ কথাই কৈছে, এইটো অসমীয়া এটা বৰ ধুনীয়া গান, সুন্না চিনেমাত গাইছিলে সুৰকাৰ ৰমেন বৰুৱা ছাৰ, তাৰো আগত মুক্তিনাথ শৰ্মা বৰদলৈ আৰু
2: কিৰণ বৰুৱা, তাৰপিছত কমলা বন্দ্যোপাধ্যায়জী,
1: আমি বৰদলৈ শৰ্মা বৰদলৈ যে
2: গীতিনাথ শৰ্মা
1: গীতিনাথ শৰ্মা, আমাক বৰুৱা ছাৰে গাই শুনাব, আমি সেই ৰাগটো লৈ
2: আগতে মানে আমাৰ যিখিনি পুৰণা মানুহ আছিলে তেওঁলোকে বাহিৰত যায়তো শাস্ত্ৰীয় সংগীত শুনি আহে, শুনি সেই প্ৰভাৱটো তেওঁলোকৰো পৰিছিলে। কিছুমান গান আছিলে, খুব বেছি নাই কিন্তু আমাৰ অসমীয়া, কিন্তু খুব কম আছে কিছুমান গান। কেদাৰ শিকিছেনে চোৱা লাগে? কেদাৰ চলাচল কেনেকুৱা?

0: এই গানটো শুনিছিলে, তোমালোকে শুনিছিলে নে? গাবাচোন ক'ৰবাত পেলাই। এইবিলাক গানে হয় কি আমাকো হেৰি কৰে, প্ৰতিনিধিত্ব কৰে জাতিটো, যে অসমীয়া গানো এনেকুৱা গান আছে।
1: আৰু এইবিলাকৰ মাজত আলাপ গাই দিব পাৰা, স্বৰংগে দিব পাৰা,
0: স্থায়ী অন্তৰত হাত দিয়াৰ অধিকাৰ আমাৰ নাই। তাৰ মাজত এই যে ইণ্টাৰলিউড বাজে, প্ৰিলিউড বাজে, সেইখিনি আমাৰ মতে কৈ দিওঁ যে আমি তিনিজনীয়ে যাম, তাৰণা কৰি মাত্ৰ তাৰণাৰ দৰে শব্দবিলাক যিকোনো, সেইকাৰণে আমাৰ এই বস্তুটো মানে মেলডি পাৰ্টটোত ইমান বেছি গুৰুত্ব দিয়া হয় ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ চ'লো মেলডি। আৰু এটা গান আছিলে মোৰ হেৰিৰ পৰা ওলাই গ'ল, তুমিয়ে গাইছিলে কোনটো গান আছিলে?
1: কনন্দ ভট্টাচাৰ্যৰ গান আছিলে, 1930 1930ৰে গান।
0: আচ্ছা,
1: 30 to 35ৰ ভিতৰত

0: কিবাছে পাছখিনি
1: এনেকুৱা ধৰণৰ ভালেকেইটা ইয়াৰ অন্তৰ্গত আছে। তাৰপিছত হিন্দী চিনেমা কথা কোৱা অন্ত নাই, আমি সেই সেইফালে নাযাওঁ। আমাৰ কি কি আছে সেইখিনি কয়। আৰু এইটো কি গালা তুমি দেশত?
2: দেশৰ আছিলে
0: এইটো সোণমাৰে না ৰবীন বৰুৱা ছাৰৰ এইটো গান তুমি মনত পৰিছেনে পৰা নাই নাজানো,

0: আরে জীবন নদী বান্ধু মোৰ নাম শুনানে বাগেশ্ৰী ৰাগৰ ওপৰত আধাৰিত ৰবীন বৰুৱাচাৰ কোন পাৰে জীৱন নদী বান্ধু মোৰ নাম বৰ ধুনীয়া কেইটাৰ আৰু আছে গান হাৰদিৰাণী তোমাৰ হেনো নাম ৰাগটোৰ ৰূপ এটা দেখা পায়
1: খালি স্থায়ীটোত অকণমান এইখিনিত আছে আৰু পিছত
0: আমি যে ৰাগাশ্ৰয় বুলি কওঁ একদম শুদ্ধ ৰাগৰ ৰাগৰ শুদ্ধতা বজাই ৰখি গোৱা গানৰ সংখ্যা কম তাৰে ভিতৰত এটা আছে মানে তাৰে পাতা হৰিদাৰচনা কোৱা এইটো বাজিবাৰা চিনেমা একদম শুদ্ধ মাল কচা হেৰিততো আকালে নাই কি বুলি কয় ভৈৰৱী দু হাঁসকি জৌৰা বিষৰে গায়ৰে গাজিয়াব ভাইৰ আমাক দাদা দাদা

0: এইটো ভৈৰৱ ভৈৰৱী ৰাগ ভালকে চিন্তা কৰিলে বহুত ওলাব যেনেকে নেনমে বদৰা ছায়ে ছায়া বুলি ছবি এইটো বিম্বলাশ্ৰী ৰাগ কথাটো হৈছে শাস্ত্ৰীয় সংগীত এনে কি মধুৰ আছে যিটো বস্তু বেলেগত নাই দত্তজী ঢুকোৱাৰ প্ৰায় ছমাহমান আগত নেকি এটা ইণ্টাৰভিউ শুনিছিলোঁ তেওঁ কৈছে যে লতাজী আপোনাক তোৰ কি বুলি ক'ম আপোনাক পাবলগীয়া গতি যদি সজাবলগীয়া হয় এখন খেলপথাৰ হ'ব আপোনাৰ কিবা মনত ভাৱ থাকিলনে যে এনেকুৱা কাম এটা মই গুৰুত্ব নিদিলোঁ বা কিবা যে মোৰ এটা দুখ থাকি গ'ল লগত যাব কি মই খেয়াল গাব নোৱাৰিলোঁ যেনেকৈ গাব লাগিছিলে এই ধৰণে তেওঁ এই ধৰণৰ সুগম সংগীতত তেওঁ যিটো প্ৰাণ মন গোটেই মন প্ৰাণ কপি দি পেলাই গ'লে তেওঁ নিজ মুখে কোৱা কথা যে মই শাস্ত্ৰীয় সংগীতত খেয়াল গাবলৈ খুব ইচ্ছা আছিলে মই নোৱাৰিলোঁ ৰাগত হয় কি ইয়াতে স্বাধীনতা ইমান বেছি সেইখিনিৰ ভিতৰত থাকি আমি যিবিলাক বাণীবন্ধন হোৱা গান শুনো গানবিলাকত আমাৰ স্বাধীনতা নাই টিং টিং টিং গানটো ধৰিব লাগিব হয়নে তাৰপিছত ধৰাৰ পিছত স্থায়ী শেষ হ'ল দিৰে দা ৰে দিৰে দা ৰে দা তিৰি দিৰে দা কিবা কিবি আৰু ধীৰে বিৰাতে ৰাণ এটা হৈ গ'ল দুটা বাৰ গ'ল নহয় গানটো ধৰিব লাগিব এই কি কৰিলি মানে বাকীকেইটা গানটো ল'ব নহয় তাতে কাৰো হেৰি নাই ইমান সীমাবদ্ধতা চলো মেলোডি অৰিয়েণ্টেড গান হ'ল ইণ্ডিয়ান গান অসমীয়া তাৰ ভিতৰত পৰে সেইবিলাক নিজৰ কাৰণে গাই ভাল লাগে গানটো সদায় নিজৰ প্ৰাণৰ বস্তু কৰি লোৱা দৰকাৰ তেতিয়াহে গানৰ আনন্দ পোৱা যায় আৰু সেই আনন্দটো অকল শাস্ত্ৰীয় সংগীতত আছে ওম তোম নোম বুলি কৈ চকু বন্ধ কৰি এঘণ্টা গাব পাৰা
1: এটা ৰাগ লৈ
0: বেলেগে ভাল পোৱা নাই বা দিয়া নাই ৰাগ এটা ল'লা
2: আমাৰ বৰুৱা ছাৰে কথা এটা কৈছিল নহয়
0: কি ৰাগ

0: কি চলন?
1: আৰু অনবৰণত চলন বুলি কব নোৱাৰি।
0: বঢ়িয়া, কেনেকুৱা হ'ব চলনটো কোৱাচোন? একদম ৰাইট পইণ্টত আছা তুমি। ভুল হ'লে তোমাৰ নম্বৰ কটা নাযায়। সময় গৈ আছে কিন্তু
1: মনত পৰা নাই এতিয়া।
0: ভূপালীৰ চলনটো কোৱাচোন।

0: উদ্দেশ্যকারত অবরোধটো আরোহী বৰ্গ যায়। ভূপালীত গাৰিচা নহব, গাৰিচা হলে আমি সুতকল্যাণৰ পৰা তাক অলপ আঁতৰাই অনাটো কষ্টকৰ হয়, সেইকাৰণে যোৱা তিনিদিন একোৱেই কৰা নাই, এই পঢ়ি আছো, ভাতো খোৱা নাই,
1: এনেকুৱা বহুত ৰাগ আছে বুলিয়ে বুজি নাপায়।
0: মোৰ কাৰণে উপযোগী কোনটো, মোৰ মনে কোনটো বিচাৰি আছে, ঘৰত তাৰমানে নাই কিহৰ শাস্ত্ৰীয় নাই নাই, মই লোকসংগীতহে ভাল পাওঁ, মই চুফি ভাল পাওঁ, মই গজল হেৰি কৰি ভাল পাওঁ, মই পুৰণি এনেকুৱা গান মই ভাল পাওঁ, মই ইচ্ছা কৰি ভাল পোৱাটো নহয়, ইনষ্টিংক্ট এটা ভিতৰৰ পৰা সি মোক কয় যে তই এইটোৱে ভাল। মই চৰতখন বজাবলৈ নিশিকি চেতাখন নধৰিলোঁ কিয়, সেইখনত মোটামুটি একেই ধৰণৰ বাঁহাতত দি হেৰি কৰে, সোঁহাতেৰে ষ্ট্ৰাইক কৰে, চৰতখন কিয় ল'লোঁ গম নাপাওঁ, কিবা কাৰণত এইখনৰ প্ৰতি মোৰ আগ্ৰহ, মই আকৃষ্ট বেছি হ'লোঁ, মোৰ একাত্মবোধটো এইখনত বেছি, গতিকে গান কি গোৱা সেইটো ডাঙৰ কথা নহয়, গান আমাৰ হয় কি জানানে, ষ্টেজত কি গাম সেইটোহে, ষ্টেজত গান গাই 98.9% মান ল'ৰা ছোৱালী ফ্ৰাষ্ট্ৰেটেড হৈ যায়, সেই গানটোৱে গাওঁ নেকি ভাই, ইমান হুলস্থুল সিহঁতৰ, আজিকালি গান চাব, আজিকালি গান শুনিবলৈ নাজানে নহয়, চাবলৈ চকুৰে শুনে, আজিকালি গানটো হেৰি লাগিব, ভিডিঅ' নালাগিব, নালাগিব, গতিকে এই ইমান হুলস্থুল হেনতেন, এই বেছখন ইমান কিয় বেছিকৈ থাকিলে, এই মই সেইটোতো পোৱাই নাই ভাই, বাঁহীৰ পিছটো কাণত নালাগিলে, গান নিজৰ কাৰণে সুন্দৰকৈ বহি চকু মুদি যিকোনো এটা ৰাগ ভাবি যি ৰাগ শিকিছো, ৰাগৰো দৰকাৰ নাই, কোনোবাই যদি চাৰ পৰা পালৈকে শুদ্ধ শ্ৰুতিত গাব পাৰে এঘণ্টাৰ টোপনি তাতে কাম আহে, খুব টান কৈ দিয়াটো সহজ। মোৰ আজি 35 বছৰীয়া যাত্ৰা মানে এখেতৰ লগত, আজিও মই ভবাৰ দৰে বজাব পৰা নাই, আৰম্ভ কৰোঁতে ভাৱটো বেলেগ আছিল, এইটো বয়স কম আছিল, এতিয়া বয়স বাঢ়িলে নিজৰ লগত মিলাইছোঁ আছোঁ, তুমি যেতিয়া প্ৰথম গান শিকিব খুজিছিলা সেই সময়ৰ তুমি জানি আৰু আজি পাৰ্থক্য নাই জানো, হেৰি মেচিউৰিটি অহা নাই জানো, তুমি কিবা এটা অতি মোৰ ফালে বাৰে বাৰে এনেকৈ চাই আছা যে মোক প্ৰশ্নটো সুধিব দিবনে নাই, কোৱা।
2: হয় ছাৰ, মোৰ এটা প্ৰশ্ন আছিলে আপোনালৈ, আমি যে ৰাগসমূহ গাওঁ, ৰাগসমূহৰ ছাৰ একোটা সময় নিৰ্ধাৰিত সময় থাকে, যেনে ধৰক আমি মালকোষ ৰাগৰ ৰাতিৰ তৃতীয় প্ৰহৰ, সেই সময়বোৰ ছাৰ কিয় নিৰ্ধাৰিত থাকে ৰাগসমূহৰ ক্ষেত্ৰত?
1: ৰাগৰ মাথনি কৈছিলোঁ, ৰাগৰ মুড, ৰাগৰ চলন, ৰাগৰ স্বৰ সংগতি লৈ, এইটো এতিয়াৰ নহয়, আগৰ দিনতেই ঋষি মুনিবিলাকে কৰি গৈছিলে, যেনে ৰাগৰ ভৈৰৱৰ যিটো এটা মেলডি বা গোৱা কানিয়া ফিল এটা, মানে ৰাতিপুৱা উঠি মানুহ কি হয় অলপ কানিয়া লাগি নাথাকে জানো, চ' সেই ৰাগৰ নেচাৰটো তেনেকুৱা, গতিকে ৰাগ মাৰোৱা ইভিনিঙত
0: মাৰোৱাৰ
1: টুইলাইট মাৰোৱাৰ ৰেটটো কিন্তু আমি যিটো এনেই ভাবি তাৰ চিম্পল ৰেটটো নহয়, কিন্তু মাৰোৱাৰ ৰেটটো কিন্তু তাৰ অলপ বেলেগ ধৰণৰ, বিৰাট টান ল' ফালে আহে, চ' সেইটো মানে কি হয় আবেলি কাম চাম কৰি ঘূৰি আহে, ভাগৰ লাগে, চ' সেইকাৰণে মানুহৰ লেথাৰ্জি হৈ থাকে অলপ, মানে ভাগৰ লাগে, তো

0: মেলোডিক্স ফ্ৰেজবিলাক লৈ তৰুণাই ভালকৈ বুজাই দিব, মই চিম্পুল ভাষাত বুজাইছোঁ। চ' তেনেকৈ টাইমবিলাক ফিক্স কৰা হৈছে। ইভিনিং আমাৰ ভাল লাগে, অলপ শুদ্ধ স্বৰ থকা ৰাগ, তীব্ৰ মধ্যম থকা ৰাগ। ইভিনিঙত চবৰ মেজৰিটি ৰাগ হয়, মেজৰিটি ইভিনিং ডে মই ৰাগ বনাই গধূলি হয়, মেজৰিটি অফ দেম তীব্ৰমা থাকেই কল্যাণ থাটো। তেনেকৈ তেওঁলোকে তেতিয়া দিনতেই বস্তুটো তেনেকৈ ফিক্স কৰিছিল। আৰু এতিয়া আমাৰ গাঁৱতে গাঁৱতে গাঁৱতে কোনোবা সেইটো ৰাতিপুৱা মাংকচ গাব পাৰিব, কিন্তু এই ফিলটো বিচাৰি নাপাব যে তৰুণে অলপ ভালকৈ বুজাই দিব।
1: মই আৰু ক'ব লাগিবনে নে হৈছে কথাখিনি? হৈছেনে? তথাপি অলপমান কওঁ। আমাৰ শাস্ত্ৰ মতে 24 ঘণ্টা কেইটামান প্ৰহৰত ভাগ কৰি থোৱা আছে। দিনৰ 4টা প্ৰহৰ, ৰাতিৰ 4টা প্ৰহৰ। আৰু এইটো আজি হঠাতে কৰা নহয়, পূৰ্বজৰ পৰা পুৰণি কালৰ পৰা চলি আহে। এইটো প্ৰমাণ হিচাপে আচলতে প্ৰহৰৰ অন্তত কি হয়, এটা প্ৰহৰ শেষ হ'ল আন এটা প্ৰহৰ আৰম্ভ হ'ল, তাতে আমাৰ আমি কেনেকৈ গম পাওঁ? সুৰৰ জৰিয়তে হেৰি কৰাটো ইমান সহজ নহয়, আমাৰ দৰে যি সংগীতৰ ছাত্ৰৰ দ্বাৰাই সম্ভৱ নহয়। তোমালোকে যদি এখন ডাঙৰ ফুলৰ বাগিচাত বিভিন্ন ধৰণৰ ফুল ফুলি আছে, ৰাতিপুৱা যদি ঘড়ীটো চাবা 6টা বা 9টাৰ ভিতৰত আমাৰ প্ৰথম প্ৰহৰটো বুলি কোৱা হয়, মন গোটেই বাগিচাখনত ফুলি থকা ফুলৰ ভিতৰত এটা নিৰ্দিষ্ট ৰং চবতকৈ উজ্জ্বল হৈ আছে, সেয়েহে মোৰ দৃষ্টি আকৰ্ষণ কৰি আছে। চাই থাকোঁতে থাকোঁতে থাকোঁতে এটা সময় অ' এই ফুলটো সি দেখোন তাৰ উজ্জ্বলতা সেইটোতকৈ অলপ বেলেগ দেখোন, সি অকণ মোলান কৰিল, ই স্পষ্ট ৰূপ। সময়ৰ প্ৰহৰৰ ভেদে ৰঙৰ সলনি হওক, ভাৱৰ সলনি হওক, সেইবাবে ঋষিসকলে
0: এই ভাৱটো লৈ সুৰবিলাক কেনেকুৱা সময়ত কি হ'ব লাগে
1: এইটো বাৰু ঋষিমুনিয়ে সংগীতক আলম কৰিছিল নেকি? মই আকৌ তেনেকৈ ভাবোঁ, মইতো মোৰ ফালে আহিবই লাগিব, মই মই সংগীতৰ হেৰি প্ৰতিনিধিত্ব কৰি পেলাই গৈছোঁ। এই কথাখিনি মই এটা প্ৰবন্ধত লিখিছিলোঁ, ডাঙৰ মানুহে তাৰমানে কথাটো চিন্তাটো সহজ বুলি কৈছে, ছোৱালীবিলাকে আৰু সোনকালে বুজি পাব। ৰাতিপুৱা ক'ৰবালৈ যাবা, মই স্কুল কলেজ বাদ দি পেলাই গৈছোঁ, ৰাতিপুৱা যিযোৰ কাপোৰ পিন্ধিবলৈ মন যাব, পিছদিনা আবেলি আকৌ বেলেগ এটা সেই লগৰ এজনীৰ লগতে বা দুজনীৰ লগত আবেলি যোৱাৰ সময়ত কিন্তু ৰাতিপুৱা পিন্ধা ৰংটো মই নিপিন্ধো, কিয়? এইটো প্ৰহৰৰ ভেদ যে সি মোক আকৰ্ষিত হয়, সেই ৰংটোৱে মূলতঃ ৰং, ৰঙৰো ভাষা থাকে, ৰঙৰো কথা থাকে, আমি বুজি পাব লাগিব। আৰু কিবা কাক সুধিলে কিন্তু মানুহে কথা জনা হয়, ভুল হ'ব তাতকেতো একো নহয়, ভুল হ'লে মোক পৰৱৰ্তী হেৰি ৱৰ্কশ্বপত নামাতিব তেনেকুৱা কথাও নাই। ভুল হ'লেহে কাম কৰিলে ভুল হয়, কাম নকৰিলে ভুল নহয়। মই কৰা এনেই আকৌ কি ভুল হ'ব? ভুলৰ শুধৰণি কৰাটোৱে আমাৰ জীৱনৰ উদ্দেশ্য হ'ব লাগে, জীৱনটো সুৰীয়া হ'ব লাগে। কেনেকুৱা সুৰীয়া? ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দৰে কাৰো সহায় নোলোৱাকৈ মই তানপুৰাখন বজাই দিম, চকু মুদি মই হেৰি গাম, সুধ কল্যাণ গাম, মই বিৰাট ভাল পাওঁ, পাবই পাৰোঁ তেওঁ সেই সুধ কল্যাণী মই গাওঁ, মই ইমান গাম, গাবই পাৰোঁ। সেই পূৰ্ণতা পোৱাত সংগীতে সহায় কৰে। সংগীত জীৱনৰ শ্ৰেষ্ঠ লগৰী বুলি মই ভাবোঁ। মই এইখনক অভিমানী প্ৰেমী বুলি কওঁ, অভিমানী প্ৰেমিকা। এদিন যদি ডেট নিদিওঁ পিছদিনা মোক ভূপন ৰাইটাৰ দিয়ে, তাৰ মানে হেৰি হয় ডিষ্টিং হয় যদি কেইদিনমান নবজাওঁ, মামৰ দৰে মই তাক কিমান সময় দিছোঁ? আমি পোৱাতহে গুৰুত্ব দিওঁ, দিয়াত গুৰুত্ব নিদিওঁ। মই কিমান পাইছোঁ নহয়, মই কিমান দিছোঁ, মই যিমান সময় দিম কণ্ঠটো, কণ্ঠটোৱে মোক সিমান সময় দিব। কোনদিনা দিব ধৰা বন্ধা নিয়ম নাই, কি নিৰবিচ্ছিন্নভাৱে মই লাগি থাকিব লাগিব, কিয় হ'ব নাই? আব্দুল কাৰিম খাছৰ নাম শুনিছা তোমালোকে? ময়ো শুনিছোঁ, হয় নাই? মইতো ভোকেলৰ নহয়, মই কিয় শুনিব লাগে? ফিৰোজ দস্তুৰৰ নাম শুনিছা? নাই, মই শুনিছোঁ। কিৰাণা ঘৰানাৰ ছেমিনাৰ এখন হৈ আছিল কেলকাতাত, ৰামকৃষ্ণ মিছন কালচাৰেল চেণ্টাৰত, মই দৰ্শক বৰশাৰীত। ফিৰোজ দস্তুৰীন বিখ্যাত পণ্ডিত মানুহ এজন, নাম হোৱা নাই বহুতত দেই, বহুত আমাৰ ভাৰতবৰ্ষৰ
0: বহুত আৰ্টিষ্ট আছে,
1: বহুত আৰ্টিষ্ট আছে নাম চাম। তেওঁ ক'লে যে মই অনুষ্ঠান চাবলৈ গ'লোঁ, এগারী মহিলা মানে বিয়া করাইছো মাত্র পরিবারকর গেছো মানুষ এগারী বহির নিগ্রতকে কলা কারণ মানে নতুনকে বিয়া করে দিছো সুন্দরী পত্নী গতি কলাত আকো রহন চলছে এই আমার কেরাহীর তলর সাইট মিঠাতেল দিলে যে হয় মানুষজনে বহিল তানপুরা হেৰি করলে দুদিনমান পাছত দেখল সিমান কলা নহয় মানুষজনী যিমান কলা বলে ভাবিছো কলা হয় শ্রীমতীক এবার কলে আর চারি পাঁচ মিনিটমান পাশত চাই চশমাজুর গন্ডগোল লাগে মানুষজন তো কলা নহয় গান গাই আহি আছে সেই গানে দৃষ্টি ভঙ্গী নিজের ভিতর ইমান সুন্দর হয়ে গেল যে সচাই বাহ্যিক রূপর সেই তিরতাগী কলা বরণর কলা নহয় মহে ভুলকে চাইছো মোর চকুতে কলা রং অধিকারী হব পারি বিরাট টান বিরাট টান কই দিয়াতো সহজ কেখানমান কিতাব পড়ছো এইবিল পড়ছো অল্প মানুষ লগ পাইছো মানে আজিলেক শর্ট খুব ভালকে টিউন করবো নাই এখন তানপুরা টিউন করল সেইখানক আধার করে পলি করে মানে শর্ট খুব টিউন করে বজাই দিল দুইখান তো একটা শ্রুতিতে আছে মানে শর্ট খুব বজালে তানপুরা নিজে বাজি উঠিব লাগে যদি একটা স্বর একে শ্রুতিতে আছে হয় পড়া নাই সেটা পারিছিল বলে স্বামী হরিদাস বৃন্দাবন দুখন তানপুরা টিউন করে এখন বজায় দুই এখন বাজি থাকে দ্বিতীয় মজা কথা থাকে তার মানে সেই শ্রুতির কথা সূক্ষ্মাতি সূক্ষ্ম এটম প্রথম কিংবা ইলেকট্রন থাকে না সেইবিল জীবনটা সুন্দর করার কারণে সংগীত আটাইতকে শক্তিশালী মাধ্যম তারপর বিচারিব নালাগে সি দিয়ে থাকে আমি বুটলিব পড়া নাই বুটলি আনি এই নকটা হীরা টুকুরাটো আছে আমার ঘর হীরা নাকাটিলে তার কোনো মূল্যই নাই যান কাটিং ভালো সিমানে মূল্য হবে গতি আমি সেইটো মনোভাব রাখি বেলেগ মুখত তোমার গানের যদি হাঁহি সব দেখা পোৱা নহয় তোমার মন ভাগ্যবতী কোনো নাই তুমি গান গাই আছা তেওঁলোকে ইমান হাহাকে হাঁহা নাই দেই উজলি উঠেছে মানুহ আৰু কিবা
2: ঘৰানাৰ বিষয়ে অলপমান ক'লে ভাল
1: ঘৰানা মানে ঘৰানাৰ বস্তুটিয়ে চাপক
0: ঘৰানা ঘৰ বিশেষকে ঘৰানাবিলাক আছিলে
1: আজিকালি ঘৰানা ওলা শব্দটো
0: আজিকালি নচলে মানে প্ৰযোজ্য নহয়গে আৰু আজিকালি
1: নচলাৰ কাৰণটো ইমান ডিজিটেল আজিকালি হেৰি আমাৰ ডিভাইচ হেৰি মিডিয়া কি বুলি কয় এইবিলাক সোশ্যাল মিডিয়ার উপর এই শুনার কারণে ইমান সহজ হল মোবাইলটা লো দিলে ইউটিউবত অমুকর মারি কার শুনিম অমুকর অমুকর লগত অমুক আগতে আছিল কি যোগাযোগের কোনো ব্যবস্থা নাছিল তেনেকে বাণী বন্ধনের কোনো ব্যবস্থা নাছিল সেই সময়ত এই বহুত দীঘলীয়াকে কবলগা কথা ছুটিকে কৈছো মই সেই সময়ত মানুহবিলাকৰ যেতিয়া মন্দির হেরির সংগীত যেতিয়া গুছি পেলায় মনোরঞ্জনের দিকলে সংগীত আহিল তেতিয়াৰ পৰা সংগীতে সেই ধ্রুপদী ভাবটো হেরবাল রাজা মহারাজার রাজ দরবারত যেতিয়া রাজ গায়ক রাজ নাটক হিসাবে স্বীকৃতি পালে প্রতিষ্ঠা পালে সম্পত্তি পালে জীবন বেলেগ হয়ে গেল আগত বেলেগ আছিল যিকেইজনে পোৱা নাই তেওঁলোকে চেষ্টা কৰি আছে যে ৰজাক মই কেনেকে ভালৰি লগাব পাৰিম কেতিয়া হেৰি চাইন চাই ডিঙিৰ মণিজাল মোলে ধৰি মাৰি দিব সেই পৰ্যায়লৈকে আহিল অহাৰ পিছত মাজত বহুত ঠাই এৰি দিলে এজন গুৰুৱে তেওঁ চেষ্টা কৰে তেওঁ নিজে এটা চাপ থাকক এইটো কৈ অ' এইটো কোন এইটো কাৰ এইটো প্ৰজ্ঞান বৰুৱা ছাৰ অ হয় হয় তেওঁ এইটো বস্তু খুব কৰে মানে কিবা এটা বস্তু এনেকুৱাকৈ কৰি থৈ দিছে সেইটো তেওঁৰ আইডেণ্টিটি আৰু তেওঁ বিচাৰে যে এই বস্তুটো তেওঁলোকে এনেকৈ লৈ যাওক কাৰ ঘৰৰ পৰা আহিছে সেইটো এতিয়া নাই এইটো কমিউনিকেশ্যন
0: আর আসলে এইটা এইটা শুনিছি
1: শুনিছি
0: সবাই বেলেগ বেলেগ রাগ লাগে radio never can change. মানে রাগ চেঞ্জ নহয়, কিন্তু বস্তুবিলাক কম্পজিশ্যন, গোৱা ষ্টাইল
1: একদম
0: স্পীড, হ্যাঁ এজন গুৰে পাঁচটা শিকালে, সেই পাঁচটা আকৌ পঞ্চাশটা শিকালে, তেনেকৈ ঠায়ে ঠায়ে ধাৰণাবিলাক হৈছিল। তাৰপিছত আজিকালি আৰু সব খিচিৰি হৈ গ'ল।
1: আৰু কিবা সুধিব লগা আছে?
2: গিটাৰত
1: কি কৰে জানা? উত্তৰ ভাৰতত বজাই চাপা চাপা, দক্ষিণ ভাৰতত মাছা পাৰে নে মাছা মাছা মাছে বজায়, অলপ অলপ বেলেগ। সীতাৰ স্বৰত বিনা এইবিলাকক এইখন এখন বীণা, তাৰমানে ভাৰতীয় তাঁৰৰ বাদ্যযন্ত্ৰ বীণা বুলি কোৱা হয়। প্ৰথম বীণাখনৰ নাম হ'ল ধনু ব। 22 প্ৰকাৰৰ বীণা আছিল বুলি শাস্ত্ৰত উদ্ধৃত উদ্ধৃতি আছে। সেতা বীণা স্বৰত এইবিলাকে গানক ফলো করে, যার কণ্ঠ বেয়া মন্ত্রে অথচ বিরাট আগ্রহ শিকার, সি গানত নারি কণ্ঠটা দুইবার বাই ডিফল্ট। ভাল গলা এটা পোৱাটো কোনো ভাল গলা নিজাকে করব নয়, কারোর বেশি ভাল এনেই গালে ভাল লাগে মাত্র ভাই, সেইটো তেও নিজের বস্তু পাইছে। গতি যেহেতু বাদ্যযন্ত্রত প্রজ্ঞান বৰুৱা স্যারে গোয়াখিনি তরুণ কলিতে বজাব, বজাবলে যাওঁতে কি কি কৰিলে ভাল হব সে এটা ইভালুয়েশন হৈ গলাব। স্বৰতখনত আমি যে এটা রাগ বজাওঁ, এটা রাগ মানে এটা গান, এটা রাগ যিটো স্কেলত গাইছো মাজত স্কেল সলনি নহয়, হয় জানো? এইটো সোলো মেলোডি অরিয়েন্টে একম্পেনিমেন্ট সম্ভব নয়, ইয়াৰ দ্বাৰা মডাৰ্ণ একম্পেনি সম্ভৱ নহয়। কিয় নাই? আৰু গানটো গালে এইটো বোলে তোৰ হেৰি এই এফ

0: নোৱাৰে, ইয়াতকৈ নোৱাৰে, কাৰণ ইয়াৰ সৃষ্টি হৈছে চলো বজোৱাৰ কাৰণে। সেইকাৰণে টিউনিং পদ্ধতিটো তলৰডালক টিউন কৰা হয় মা, দ্বিতীয়ডাল চা, তৃতীয়ডাল পা তলৰ পা, চতুৰ্থ তলৰ চা, পঞ্চম অতি তলৰ পঞ্চ।
1: ছয় নম্বৰ,
0: সাত নম্বৰ, আঠ নম্বৰ, এই তিনিটালে চিকাৰী বুলি কোৱা হয়।

ইয়ার তাতকে কাম নাই। আৰু আৰু অলপ হেৰি বঢ়াই, মেলোডি অলপ বঢ়াই, অলপ স্পীডৰ হেৰিটো বাঢ়াই

0: জাতি ব্যৱহাৰ হ'ব। হয়, থ্যাংক ইউ
1: স্যার।
0: আমাৰ সময় কিন্তু প্ৰায় আগবাঢ়ি আহিছে, সেই হম হম বুলি ভৈৰৱী অকণমান আলাপ কৰি কিবা অলপ গাই দিয়ে, আমি তেনেকৈ শেষ কৰি দিওঁ নেকি?

0: সাউতে সাউতে দ্বিতীয়টি খণ্ড সামৰিবৰ সময় হ'ল যুৱ কৰ্মশালাৰ শাস্ত্ৰীয় সংগীতৰ চৰ্চাৰ। খুব ভাল লাগিল, নিশ্চয়কৈ অংশগ্ৰহণকাৰীসকলৰ ভাল লাগিল, নহয় জানো? এই সময়খিনি আচলতে আমাক সকলোকে সমৃদ্ধ কৰিলে। আপোনালোক দুগৰাকীৰ উপস্থিতি আৰু আপোনালোকৰ পৰা শুনি কথাখিনি নিশ্চয়কৈ নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে আয়ত্ত কৰিবলৈ প্ৰয়াস কৰিব। যিসকল শ্ৰোতাই শুনি আছে তেওঁলোকো নিশ্চয় এই কথাখিনি শুনি বুজিবলৈ সক্ষম হ'ব। তৰুণ চন্দ্ৰ কলিতাদেৱ, আপোনাক আমি ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ সৈতে হোৱা আলোচনা মৰ্মেই বহুদিনৰ পাছত হ'লেও এয়া কাৰ্যৰূপায়িত হ'ল, আপোনাক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ।
1: মোক এটা কথাই কৰা আমনি কৰি থাকে, হেৰি বেয়া অৰ্থত নহয়, যে মই মোতকৈ সৰু চামৰ কাৰণে কি কৰিলোঁ? মোৰ দায়িত্ব আছে, সামাজিক দায়িত্ব এইটো এটা, যে একনাও যদি মই তেওঁলোকক কিবা দিব পাৰিছোঁ সেইটো এটা প্ৰাপ্তি জীৱনত। কাৰণ আজি এই দ্বিতীয় খণ্ড আমি লগ হ'লোঁ, মোৰ ভাল লাগিল আটাইকেইগৰাকী ইমান আগ্ৰহী, আৰু আমি এই সময়খিনিত কি কৰিলে ভাল হ'ব পাৰে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতে আমি গুৰুত্ব দিলোঁ। আকৌ ভৱিষ্যতে হয়তো এনেকুৱা ধৰণৰ আলোচনাত আমি শ্ৰোতা হিচাপেও অংশগ্ৰহণ কৰিব পাৰি। মই ৰেডিঅ'ৰ এজন ভাল শ্ৰোতা, ইন্দ্ৰহঁতে জানে কথাটো।
0: ধন্যবাদ জনাইছোঁ আপোনাক, আৰু প্ৰজ্ঞান বৰুৱাদেৱ, আপোনাকো ধন্যবাদ জনাইছোঁ, আৰু তৰুণ দাক ধন্যবাদ যে আপুনি তেখেতক এই ষ্টুডিঅ'।
1: নহয়, তেওঁৰ জৰিয়তে সাহসতে মই অহা, কাৰণ কি হয় এই গান লৈ পেলাই, গান যিকেইটা অলপ অলপ হ'লেও গালে তোমালোকক ভাল লগা নাই জানো, তো ভাল পায় এইবিলাক গান গাই, সেইকাৰণে বোলো বোলা যাওঁগে।
0: ধন্যবাদ জনাইছোঁ আয়েশা, ধন্যবাদ তাপসী, ধন্যবাদ উষা, ধন্যবাদ ডলি, ধন্যবাদ দীপান্বিতা, হিমাশ্ৰী, নেহা, স্নেহা, ৰীবা আমিন, ব্যাখী দত্ত, সঞ্জীৱ, তৃষ্ণা, হিল্লুল, উৎকলিকা, দেৱাহুতি, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ জনাইছোঁ মৰমী দেৱীক, বাদীবন্ধনৰ সহযোগী হৈ থাকিল, তেওঁ নিজেও এগৰাকী কণ্ঠশিল্পী, তথাপি আজি বেলেগ এটা দায়িত্বত আছে। সকলোকে ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আজি দুটা খণ্ডত আপোনালোকে যি কথাখিনি শিকিলে ভৱিষ্যতে নিজৰ সংগীতৰ চৰ্চাৰ ক্ষেত্ৰত এই কথাখিনি নিশ্চয় সহায় কৰিব, আৰু বেছি কথাবোৰ বুজি পোৱাত সহজ হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ এই যুৱ কৰ্মশালা অনুষ্ঠানটিৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ। সকলো ভালে থাকক, সংগীতৰ চৰ্চা এইদৰে অব্যাহত থাকক, আৰু আকাশবাণীয়ে দায়বদ্ধভাৱে যিখিনি কাম অতীজৰে পৰা কৰি আহিছে অনাগত সময়তো আমি কৰি যাম বুলি শ্ৰোতাসকলক কথা দি মই ইন্দ্ৰজিৎ দাসে সামৰিছোঁ। নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে যুৱ কৰ্মশালাৰ অনুষ্ঠানটি শুনিলে। আজিৰ যুৱ কৰ্মশালা অনুষ্ঠানত শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰা হৈছিল। সমল ব্যক্তিৰূপে উপস্থিত আছিল তৰুণ চন্দ্ৰ কলিতা আৰু প্ৰজ্ঞান বৰুৱাদেৱ, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি।
3: হেমেকা মাটিৰ গোন্ধত যেতিয়া পুৰণি দিনবোৰে মনে মনে দুৱাৰত টুকৰ মাৰে, ঠিক তেতিয়াই চোতালৰ কাষৰ গছজোপাৰ পাতত জমা হোৱা পানীৰ টোপালবোৰে যেন ক'ব খোজে। কিছুমান অপেক্ষাৰ নিজস্ব ঋতু থাকে। বাৰিষাৰ বৰষুণত পৃথিৱীখন যে নতুনকৈ জি উঠে, শুকাই যোৱা পথাৰ সেউজীয়া হয়, ধূলিৰে থুখৰ হোৱা বাটবোৰ ধুই পৰিষ্কাৰ হয়, নৈৰ বুকুত পানী বাঢ়ে, গছৰ পাতত

0: কেতিয়াবা লুকাই থাকে পুৰণি স্মৃতি, কেতিয়াবা ভালপোৱাৰ অনুভৱ, আকৌ কেতিয়াবা নিজকে অলপ সময়ৰ বাবে নিজৰ মাজতে বিচাৰি পোৱাৰ সুযোগ। খিৰিকীৰ কাষত বহি এপিয়লা গৰম চাহৰ সৈতে বৰষুণ চোৱাৰ আনন্দৰ কোনো তুলনা নাই।
1: আৰু সেই খিৰিকীৰ কাষত বহি বৰষুণৰ শব্দ শুনি থাকোঁতে কেতিয়াবা এনে লাগে সেই বৰষুণ কেৱল আকাশৰ পৰা নামি অহা নহয়, ই যেন আকাশৰ বুকুত জমা হৈ থকা কিছুমান নোকোৱা কথা।

ইমানপুৰে শ্ৰোতাসকলে মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ডেইজি গগৈৰ সৈতে মই শাশ্বতী তালুকদাৰে আজিলৈ ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।

যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী লক্ষ্মী মহন্ত।

লক্ষ্মী মহন্তৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো ভজনৰ অনুষ্ঠান। পুনতে এয়া অনুৰাধা পাৰ্ৱাল।

गुरु ब्रह्मा गुरु विष्णु गुरु देवा महेश्वरा गुरु साक्षात परम ब्रह्म तस्मश्री गुरुवे नमः। नमस्कार प्रिय श्रोता, आज रामधेनु अनुष्ठान मैं पम्पी कलिता लिश मोर प्रिय कतिमान गीत। श्रोता जीवन प्रथम तो पाठ आम लाभ करो घर और ये घर जीवन प्रथम शिक्षा लाभ कर स्थान। मातृ पितृ হৈছে আমাৰ প্ৰথম শিক্ষক। মাতৃৰ মৰম, মাতৃৰ মমতা আৰু পিতৃৰ শাসন জীৱনৰ সকলোতকৈ ডাঙৰ শিক্ষা লুকাই থাকে এই সকলোবোৰতে। জীৱনৰ বাটত জ্ঞানৰ পোহৰ বিলাই সপোন দেখিবলৈ আৰু সপোন পূৰণৰ পথ দেখুৱাই আমাক আগুৱাই লৈ যায় আমাৰ মাতৃ পিতৃ আৰু শিক্ষাগুৰুসকলে। শিক্ষক দিবসৰ এই বিশেষ দিনটোত সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুলৈ আন্তৰিক কৃতজ্ঞতা জনাই আগবঢ়াইছো ৰামধেনু অনুষ্ঠানটিৰ প্ৰথম টিকেট কেকেৰ কণ্ঠ।

ইয়াৰিয়া চিনেমাখনৰ পৰা কেকেৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকল, শিক্ষক মানেই জানো কেৱল পাঠ্যপুথিৰ জ্ঞান দিয়া এগৰাকী ব্যক্তি নিশ্চয় নহয়। শিক্ষকে পাঠ্যপুথিৰ জ্ঞান দিয়াৰ উপৰিও এগৰাকী শিক্ষকে আমাক শিকায় শৃংখলা, সততা, ধৈৰ্য আৰু জীৱনৰ প্ৰতিকূল পৰিৱেশত সাহসেৰে আগবাঢ়ি যাবলৈ। শিক্ষকৰ সৈতে আমাৰ সম্পৰ্ক কেৱল বিদ্যালয়ৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ এনে নহয়। তেওঁলোকে আমাৰ জীৱনৰ সকলোবোৰ পাঠ শিকায়। অনুষ্ঠানত এইবাৰ শুনাব লৈছো ইমতিহান চিনেমাখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰ মোৰ ভাল লগা এই গীতটি।

শিক্ষকৰ মৰম, শাসন আৰু অনুপ্ৰেৰণাই এগৰাকী শিক্ষাৰ্থীৰ ব্যক্তিত্ব গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সময়ৰ সোঁতত বিদ্যালয়, মহাবিদ্যালয় নাইবা বিশ্ববিদ্যালয়ৰ সেই দিনবোৰ এদিন অতীত হৈ পৰে। সেই শ্ৰেণীকোঠাবোৰ সলনি হৈ যায়। শিক্ষাৰ্থীসকল আগবাঢ়ি যায় নিজৰ নিজৰ জীৱন বাটত। সাহস হয় সংগতিয়ে শিক্ষাগুৰুসকলৰ সেই কথাবোৰ, সেই শিক্ষাবোৰ।

গুৰু আৰু শিষ্য এনে এক জ্যোতি, শিক্ষকসকল এডাল জ্বলি থকা মমবাতিৰ দৰে, যিয়ে নিজে গলেও শিষ্যক পোহৰাই তোলে, আমাৰ ফুলবোৰ আঙুলাই দি মৰমেৰে শাসন কৰি তেওঁলোকে আমাৰ জীৱনৰ আঞ্চাৰ আঁতৰাই দিয়ে, জ্ঞানৰ পোহৰ বিয়পাই দিয়ে। শিক্ষাগুৰুসকলে আমাক শিকায় কেনেদৰে জীৱনৰ জটিলতাবোৰ আঁতৰাই সফলতা অৰ্জন কৰিব পাৰি।

সঞ্জু চিনেমাখনৰ পৰা শ্ৰেয়া ঘোষাল আৰু সুখবিন্দৰ সিঙৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকল, আজিৰ এই বিশেষ দিনটো আমাৰ বাবে কেৱল আনন্দ কৰাই নহয়, ই হল আমাৰ জীৱন গঢ়া কাৰিকৰসকলৰ প্ৰতি মূৰ দোৱাই কৃতজ্ঞতা প্ৰকাশ কৰাৰ দিন। সঁচাকৈ আমাৰ জীৱনৰ অন্ধকাৰ ফালি জ্ঞানৰ পোহৰ দেখুওৱা আমাৰ শ্ৰদ্ধাৰ শিক্ষকসকলৰ অবিহনে আমাৰ জীৱনৰ গতি বেলেগ ধৰণৰ হলহেঁতেন। শিক্ষক দিৱসৰ শুভকামনা জনাই আজি ৰামধেনু অনুষ্ঠানটিৰ শেষত শুনাব লৈছো তাৰি জমিন পৰ চিনেমাখনৰ পৰা ৰমন মহাদেৱনৰ কণ্ঠৰ এই গীতটি।

ৰামধেনু অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত যশৰাজৰ কণ্ঠৰ খেয়াল ৰাগ বাগেশ্বৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে পণ্ডিত যশৰাজৰ কণ্ঠৰ খয়াল শুনিলে ৰাগ বাগেশ্বৰী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 হৈছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই পম্পী কলিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 19 দিন 1948 শকাব্দৰ 15 ভাদ আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ আজি